এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ সপ্তমটো দিন 2026 খ্ৰীষ্টাব্দৰ 22 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

কিতাপৰ কোনো ভাল বেয়া নাই। মাথো ভালকৈ লিখা কিতাপ আৰু বেয়াকৈ লিখা কিতাপ এই দুটা ভাগহে আছে, কথাষাৰ কৈছিল অস্কাৰ ৱাইল্ডে।

0: পাৰে। এই কথাষাৰ সঁচা নহয়। এনে অনেক কথা আছে যিবোৰত আমি সকলোৱে ভাল পোৱাকৈ বা কোনেও বেয়া নোপোৱাকৈ চলিব পাৰোঁ। সঁচা কথা কবা, কিন্তু তাকে বেয়া নোপোৱাকৈ কবা। এই ৰীতিৰে চলিব জানিলে মানুহে কোনেও বেয়া নোপোৱাকৈ অথচ নিজৰ নীতিমতেও প্ৰায়েই চলিব পাৰে। সভাই সমিতিয়ে বক্তৃতা দি বা কাকতে পত্ৰই স্তম্ভ লিখি আমি কেতিয়াবা কোনোৰ সুপ্ৰীতি আৰু কোনোৰ অপ্ৰীতি জন্মাত আৰু তাৰ হৈ কোনোৰ পৰা শলাগ আৰু সহানুভূতি আৰু কোনোৰ পৰা গালি সপনি আৰু কেতিয়াবা অসৎ আচৰণো পাওঁ হওক। কিন্তু কথা ক'ব জনা মানুহ এনে অৱস্থাত পৰিব নালাগে। আচলতে কাৰো অপ্ৰীতি নজন্মাবলৈ হ'লে কথা কেনেকৈ ক'ব লাগে মানুহে তাক জানিব লাগে। ভাব আৰু ভাষা উভয়তে সংযত হ'ব লাগে আৰু কথাত যুক্তি থাকিব লাগে। এই নীতি মানুহৰ ব্যক্তিগত, সামাজিক, সাম্প্ৰদায়িক আৰু আন্তৰ্জাতিক সকলো ক্ষেত্ৰতে সমানে খাটে। মুঠ কথা, মানুহে কি ক'ব লাগে বা কি কৰিব লাগে তাক শিকাৰ আগতে কি ক'ব নেলাগে বা কি কৰিব নেলাগে তাকহে শিকি ল'ব লাগে। মানুহে লোকক যেনেকৈ চলিবলৈ বুদ্ধি বা উপদেশ দিয়ে নিজেও সেইমতে চলিব লাগে, নহ'লে সেই উপদেশ কোনেও নলয়। মদপি বা কানিয়াই মদ কানি নেখাবি বুলি নতুবা চোৰে চুৰ নকৰিবি বুলি শিকনি দি ফুৰিলে তাক কোনেও নলয়, কাৰণ সকলোৱে ভাবে বোলে লোকক উপদেশ দিছে হয় কিন্তু সেই কাম বেয়া বুলি সি নিজেই নেভাবে, কিয়নো সেই কাম সি সদায় কৰি ফুৰে। কিন্তু বেয়া কাম কৰা মানুহে যদি নিজে কৰি ফুৰিও তেনে কাম নকৰিবলৈ লোকক উপদেশ দিয়ে, তেনেহ'লেও মানুহটোৰ দোষৰ বাবেই তাৰ উপদেশটো দলিয়াই পেলোৱা যুগুত নহয়, বৰং ভুক্তভোগীজনৰ অভিজ্ঞতালব্ধ উপদেশ বুলি তাক আমি গ্ৰহণ কৰাহে যুগুত। এটা গল্প আছে। এটা মানুহৰ সি কামলৈ যোৱা বাটতে এখন মদৰ দোকান আছিল। সি কামৰ পৰা উভতি আহোঁতে সদায় তাতে সোমাই মদ খাই যায়। সি এদিন মদ এৰিবলৈ সংকল্প কৰিলে আৰু আজিৰ পৰা দোকানত নোসোমাওঁ বুলি মনতে প্ৰতিজ্ঞা কৰিলে। কিন্তু আকৌ পাছত দোকানখনৰ সন্মুখ পালেই লোভ লাগে আৰু সদায় সোমাই সোমাই মদ খাই গৈ। পাছত এদিন ভাবিলে, বোলো মোৰনো ইমান ফেৰাও মনৰ বল নাইনে, মইনো দোকানখনত নোসোমোৱাকৈ যাব নোৱাৰোনে। কথাটো ভাবি সি লাজ পালে। সেইদিনা চকু মুদি লৈ কোনোমতে দোকান পাৰ হৈ গ'ল। অলপ গৈয়েই সি আকৌ ভাবিলে, বোলো সেয়া দেখোন নোসোমোৱাকৈ আহিব পাৰিলোঁ, মনৰ বল নথকা হ'লে জানো এইদৰে তাত নোসোমোৱাকৈ আহিব পাৰোঁ। এতেকে এতিয়া সোমালেগৈ আৰু হানি নাই, তাকে ভাবি সি আকৌ সোমাই মদত লাগিলগৈ। ই কেৱল মনৰ দুৰ্বলতা। অসৎ কাম কৰা মানুহে যদি কয় বোলে এনে কাম কোনেও নকৰিবা, এনে কাম কৰাৰ বাবে মোৰ এনে তেনে অপকাৰ হৈছে বা মই এনে অৱস্থাত পৰিছোঁ, তেনেহ'লে সি নিজে তেনে কাম কৰি ফুৰা বাবেই তাৰ সেই সাৰুৱা কথালৈ আওকাণ কৰা যুগুত নহয়। তাৰ দুৰ্বলতাৰ বাবে বা তাৰ পতীত অৱস্থাৰ বাবে আমি তাক পুতৌ কৰিব পাৰোঁ। সি ভুক্তভোগী হৈ দিয়া উপদেশটো দলিয়াই পেলাব নালাগে। জ্ঞানৰ এটা গুণ আছে, মানুহৰ জ্ঞানৰ লগে লগে নিজৰ ক্ষুদ্ৰতাৰ উপলব্ধি বাঢ়ি যায়। জ্ঞানীজনে সদায় নিজৰ ক্ষুদ্ৰতা স্বীকাৰ কৰে। ছাৰ আইজাক নিউটনে তেওঁৰ বৈজ্ঞানিক জ্ঞানৰ বিষয়ে কৈছিল, বোলে মই মাত্ৰ সাগৰৰ বালিত শিলগুটি বুটলিছোঁ। এই বৈচিত্ৰময় বিশ্ব প্ৰকৃতিৰ ভিতৰত যতবোৰ বিচিত্ৰ ৰহস্য বা অত অদ্ভুত তত্ত্ব লুকাই আছে তাৰ সীমা নাই, অবধি নাই, অন্ত নাই। মানুহে বিজ্ঞানৰ চৰ্চা কৰি যি জানিব পাৰিছে বা পাৰে তাৰ বাহিৰেও জানিবলৈ বাকী থকা বা নজনা ৰহস্য বা তত্ত্ব সাগৰ সংকাশ হৈ থকা দেখি বৈজ্ঞানিকে নিজৰ অজ্ঞতাৰ বাবে তবধ মানে আৰু নিজে একো নেজানো বোলে। এইদৰেই জ্ঞানৰ আনবোৰ বিভাগতো মানুহে যিমানে আগবাঢ়ি যায় সিমানে বুজি যায় যে জানিবলগীয়া কথা যিমানবোৰ আছে মানুহে এতিয়ালৈকে জনাবোৰ তাৰ অতি ক্ষুদ্ৰাতি ক্ষুদ্ৰ, যত সামান্য ভগ্নাংশ মাত্ৰহে। সেইবাবেই জ্ঞানীজনে সৰহ জানিও একো নেজানো বুলি ভাবি নীৰৱে থাকে। নজনাজনেহে অলপ জানিয়েই বহুত জানিলোঁ বুলি পুঠি মাছৰ দৰে দুআঙুল পানীতে চটফটাই ফুৰে। নেজানো বোলা জ্ঞানীজনেহে লোকতকৈ সৰহ জানে।
1: মুকুতামালা, আজিৰ মুকুতামালা চন্দ্ৰধৰ বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী পূৰবী মুখাৰ্জী। এটি খেয়াল, ৰাগ ললিত।

ইমান পৰে শ্ৰোতাসকলে, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পূৰৱী মুখাৰ্জীৰ কণ্ঠৰ ললিত ৰাগৰ এটি খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 লক্ষী ৰহাঙৰ কণ্ঠৰ আধুনিক গীত, বিয়লি 5:20 গয়া শ্ৰোতাৰ অনুষ্ঠানত দৰঙৰ গৰুখুটিত থলিতে বাণীবন্ধন কৰা এক অনুষ্ঠানত নকুল চন্দ্ৰ নাথৰ সৈতে এটি সাক্ষাৎকাৰ, প্ৰযোজনা সাক্ষাৎগ্ৰহণ কংকিতা ভৰদ্বাজ।

বাজৰ, প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী কংকিতা ভৰদ্বাজ। সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব। পুৱা 7:30 বজাৰ মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। চাৰে 8 বজাৰ গীতিমালিকাৰ শিল্পী বন্দনা দত্ত, দিগেন মহন্ত, জুৰি দাস, ৰসানন্দ গগৈ আৰু প্ৰণতি খাউণ্ড। দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য, কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45 বজাৰ বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ, কলাৰ প্ৰথম খণ্ড, পাঠ যুগুতাই আগবঢ়াব নমিতা শৰ্মাই। সন্ধিয়া 6:10 বজাৰ কৃষি জগত অনুষ্ঠানত ব্যৱসায় ভিত্তিক গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ডক্টৰ অলিভা দাসে। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 7 বজাত আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। সন্ধিয়া 7:20 বজাত আকৌ শুনোৱা হওক। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত সুধন ফাংচু আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত। নিশা 8:02 বজাৰ পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ুৰোগৰ আয়ুৰ্বেদিক চিকিৎসা, এই বিষয়ে ডক্টৰ দীপক শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। চিত্ৰগীত নিশা 9 বজাত, 9:30 বজাত নাটক কাঠফুলা, মূল কাহিনী ছৈয়দ আব্দুল মালিকৰ, অনাতাঁৰ অভিযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা ধীৰু ভূঞাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান আজি পুৱাৰ সময় 7:15 জিলাৰ ৰেহৰূপ পুৱা 9:15 9:20 চিত্ৰগীত 10:00 হাতে বাটে সুৰৰ আৱেশ 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাংগ শুনিবলৈ পাব। দিনৰ 12:15 গীত আৰু গজল সুৰৰ কৰণী 12:30 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিশিৰ শুভ্ৰগুপ্তাৰ কণ্ঠৰ খেয়াল ৰাগ শুদ সারাঙ্গ মিতালী ডেকার কণ্ঠর লোকগীত শুনবলে পাব 1:50 8:00 পাশ্চাত্য সংগীতর অনুষ্ঠান। বিয়লি 3:05 বিউটি শর্মা বরুয়ার কণ্ঠর আধুনিক গীত 3:15 নেপালী অনুষ্ঠানত আশা দেবী আগবহা কথিকা হিন্দু সমাজ মা অম্বুবাসী মেলা মহত্ব 3:45 কার্বি অনুষ্ঠান 4:30 বড়ো অনুষ্ঠানত হরমায়া স্বর্গিয়ারিয়ে আগবহা কথিকা রাজনীতিত নারীর ভূমিকা আৰু বড়ুয়াকান্ত ব্রহ্মই আগবহা কথিকা বড়োসকলের অম্বুবাসী মেলা উদযাপন। আজির অনুষ্ঠান পরিস্থিতি ইমানেই।

0: জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
1: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
0: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
1: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: সোনাক্ষী বছৰত আকাশবাণী গুৱাহাটী।
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।

কেইবিধমান উদ্ভিদৰ ঔষধি গুণ। আজি আমাৰ শাকনি বাৰীতে হোৱা বা ঘৰৰে ওচৰে পাজৰে হোৱা কেইবিধমান শাক বা আন উদ্ভিদৰ বিষয়ে ক'বলৈ লৈছোঁ। বৰ মানিমুনি শাক, ই একবৰ্ষী মাটিৰ ওপৰতে হোৱা সৰু কোমল গছ। ইয়াৰ পাত একক, বৃত্তাকাৰ, 2-4 চেণ্টিমিটাৰ দীঘল, ফুলবোৰ সৰু বগা, ফল অতি ক্ষুদ্ৰ হয়। ই গ্ৰহণী ৰোগৰ ঔষধ, ভোক নলগা, হজম নোহোৱাত মানিমুনি খাব লাগে, তেজৰ ৰোগ, হৃদপিণ্ডৰ ৰোগ, কৃমি পেলুৰ বাবে হোৱা অসুখ, জণ্ডিচ আদি ৰোগতো মানিমুনি খালে ভাল ফল পোৱা যায়। পাতৰ ৰসে স্মৃতিশক্তিৰ প্ৰখৰ কৰে। কটা ঘাঁহ, বিফোহৰা, ছালৰ বগা দাগত মানিমুনি পিহি লগাই থলে ভাল পায়। সৰু মানিমুনি গছজোপাও একেধৰণে উপকাৰী। মালভোগ শাক বা হাঁহ ঠেঙীয়া, ই একবৰ্ষী কোমল ৰসাল গছ। ইয়াৰ পাতবোৰ একক, 1-2 চেণ্টিমিটাৰ বহল, ফুল হালধীয়া, 1 চেণ্টিমিটাৰ ব্যাসৰ। মালভোগ শাক যকৃত, বৃক্ক, পিত্তস্থল আৰু হাওঁফাওঁৰ মুখহত, প্ৰস্ৰাৱ নহ'লে, বমি হ'লে ইয়াৰ পাতৰ ৰসে ভাল কাম কৰে। গুটিৰ ৰসে হজম শক্তি বঢ়ায়। ই গ্ৰহণী পেটৰ বিষ আদি ভাল কৰে। শাকপাতত দি খালে ভোক লগায়, যকৃত সবল কৰে। কেঁচা ৰস খাই থাকিলে পাথৰি ৰোগ ভাল হয় বুলি কোৱা হয়। মালভোগ শাক শক্তিবৰ্ধক। ব্ৰাহ্মী শাক, ই চেচুকীয়া ঠাইত হোৱা 15-20 চেণ্টিমিটাৰ দীঘল। ইয়াৰ শাখা প্ৰশাখা বাঢ়ি গৈ থাকে। গছজোপা আমাৰ মস্তিষ্কৰ বাবে অতি উপকাৰী। ই মূৰৰ বিষো ভাল কৰে। প্ৰতিদিনে এই শাক খালে ই স্মৃতিশক্তি বঢ়ায়। মৃগী ৰোগ, মনৰ নিৰাশা, হাঁপানী আদি ৰোগৰ ই ভাল ঔষধ। ই ৰক্ত পৰিষ্কাৰকো হয়। ভেদাইলতা, ভেদাইলতা একবৰ্ষী আৰোহী লতা গছ, 10-20 মিটাৰ দীঘল হয়। ইয়াৰ পাতৰ ৰস সংকোচক, গ্ৰহণী, বদ হজম, পেটৰ আন অসুখত ঔষধৰ কাম কৰে। ই শক্তিকাৰক, যকৃতৰ শক্তিবৰ্ধক। ইয়াৰ পাতৰ ৰস সামান্য এৰি তেল মিহলি কৰি খাই থাকিলে বাত বিষ ভাল হয় বুলি কোৱা হয়। আহাৰৰ লগত প্ৰতিবাৰ ইয়াৰ পাতৰ ৰস অলপ বা আঞ্জা কৰি খালে পেটত বায়ু বা গেষ্ট্ৰিক ৰোগ নিবাৰণ হয়। পেটৰ যিকোনো অসুখতে ইয়াক মৌহষধ বুলি কোৱা হয়। পদিনা, পদিনাৰ বৈজ্ঞানিক নামটো হ'ল মেন্থা পিপেৰিটালিন। মাটিৰ ওপৰেৰে বগাই যোৱা ই সৰু কোমল গছ। ইয়াৰ পাত 2-3 চেণ্টিমিটাৰ দীঘল হয়। ফুল পাতল বেঙুনীয়া, 2-3 মিলিমিটাৰ দীঘল হয়। ফল গোলাকাৰ, অতি ক্ষুদ্ৰ। গা গছ পাত বৰ সুগন্ধি। এই গছৰ পৰা মেন্থল তেল পোৱা যায়। ই পাচন নিবাৰক, শক্তিবৰ্ধক, উদ্দীপক, বমিভাৱ দূৰকাৰক, বায়ু নিখাৰক আৰু উত্তেজক। পদিনাৰ আন কেইবাবিধো প্ৰজাতি আছে। পচতীয়া, ই চিৰহৰিত 3-4 মিটাৰ ওখ গছ। ফুল পাতল নীলা, ফুলবোৰ 5 মিলিমিটাৰ ব্যাসৰ হয়। ইয়াৰ পাত ব্যৱহাৰ কৰা হয় স্মৃতিশক্তি বৃদ্ধিৰ বাবে, গাৰ বিষত, পেটত বায়ু হ'লে। পোৰাকল, পোৰাকলৰ গছ আন কলগছৰ দৰে যদিও ইয়াৰ কেঁচা কলহে খোৱা হয় আৰু ই বহুত ঔষধি গুণসম্পন্ন। শিপা আৰু ভিতৰৰ কোমল গা গছ বলকাৰক, শক্তিবৰ্ধক, দূষিত তেজ পৰিষ্কাৰক। অজীৰ্ণ, গ্ৰহণী, বায়ুপিত্ত আদি ৰোগত কেঁচা কল সিজাই খালে উপশম পোৱা যায়। পোৰাকল সিজাই মাজে মাজে খাই থাকিলে বহুত অসুখৰ পৰা হাত সাৰি থাকিব পাৰি। জিলমিল শাক বা ভতুৱা শাক, ই একবৰ্ষী, 1-1.5 মিটাৰ ওখ হয়। জিলমিল শাকে মলবাহক অন্ত্ৰ আৰু প্ৰস্ৰাৱ গ্ৰন্থি স্বাভাৱিকভাৱে ৰাখে, যকৃত সবল কৰি ৰাখে। জিলমিল খালে ভোক লাগে, অম্লৰোগ, প্লিহা আৰু পিত্তজনিত ৰোগ ভাল হয়। ইয়াৰ পাতৰ ৰসে মূৰৰ অকণিও নাইকিয়া কৰে বুলি কোৱা হয়। দৰুণ শাক, ই একবৰ্ষী কোমল গছ, 60-90 চেণ্টিমিটাৰ ওখ। ইয়াৰ ফুল বগা, ফল ক্ষুদ্ৰ আকাৰৰ। গছৰ সকলো অংশ ঔষধস্বৰূপে ব্যৱহাৰ কৰিব পৰা যায়। নহৰুৰ সৈতে পাতত দি খালে যকৃত শক্তিশালী হয়। পানী লগা জ্বৰত ফুল পিহি গৰম পানীৰ লগত খালে ভাল হয়। ধপা তিতা, ই অল্পবৰ্ষী সৰু গছ। ইয়াৰ পাত একক, সামান্য লোমক, দুৰ্গন্ধযুক্ত। পাত আৰু শিপা এন্দুৰিয়া আৰু আন ছালৰ ৰোগত ব্যৱহাৰ কৰা হয়। পাত তিতাচৰিতাৰ দৰে ব্যৱহাৰ কৰা হয়। ই কৃমিনাশক আৰু শক্তিবৰ্ধক। ইয়াৰ পাত আৰু ফুল বিষাক্ত পোকে কামোৰা আৰু বিচাই ডকাতো ব্যৱহাৰ কৰা হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ।
0: নিয়োগ বাতৰি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষণিক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্যাওপুৰ জিলাৰ পুনৌ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অনুষ্ঠিত কৰা UGC NET 2026 পৰীক্ষা আজি আৰম্ভ।

0: হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ জিৰ এখন খেলত ইজিপ্তৰ বিৰুদ্ধে নিউজিলেণ্ড 1-0 গ'লত আগবাঢ়ি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্বেওপুৰ জিলাৰ কুনো ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ পুৱা 8 বজালৈ উদ্যানখনত ছাফাৰী কৰি চিতাবাঘৰ পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁ লগতে চিতা মিত্ৰ, স্থানীয় বন কৰ্মচাৰী আৰু পৰ্যটক গাইড হিচাপে অভিজ্ঞতা থকা আৰু এই প্ৰকল্পৰ অধীনত কাম কৰা চহৰীয়া জনগোষ্ঠীৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব। এই কাৰ্যসূচীৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে শ্বেওপুৰৰ পৰা গোৱালিয়ৰলৈ ৰাওনা হ'ব আৰু পাছত ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে দিল্লীলৈ উভতি যাব। ইয়াৰ পূৰ্বে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক কুনো ৰাষ্ট্ৰীয় উদ্যানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, সংসদৰ সদস্য শিৱমংগল সিং টোমাৰ আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে চিতা কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ পৰিদৰ্শন কৰি চিতা প্ৰকল্পৰ এখন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। বিষয়াসকলে জনায় যে ভাৰতত বৰ্তমান 52টা চিতাবাঘ আছে আৰু ইয়াৰে 49টা কোনো ৰাষ্ট্ৰীয় উদ্যানত থকাৰ বিপৰীতে 3টা বাঘক গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ স্থানান্তৰ কৰা হৈছে। জীৱ জন্তুৰ বাবে থকা নিৰীক্ষণ আৰু অনুসৰণ ব্যৱস্থাৰ বিষয়ে কালি ৰাষ্ট্ৰপতিগৰাকীক বিষয়াসকলে অৱগত কৰায়। বিষয়াসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক জনায় যে চিতাবাঘবোৰৰ বাবে বনাঞ্চলৰ ভিতৰত প্ৰতি 2 কিলোমিটাৰৰ মূৰে মূৰে পানী যোগান ব্যৱস্থা গঢ়ি তোলা হৈছে। বোটছৱানা আৰু নামিবিয়াৰ পৰা অনা চিতাৰ কাৰ্যকলাপ আৰু অভিযোজন প্ৰক্ৰিয়াৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2022 চনত তেওঁৰ জন্মদিনত নামিবিয়াৰ পৰা 8টা চিতাবাঘ কোনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি ভাৰতৰ অভিলাষী চিতা পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ শুভাৰম্ভণি কৰিছিল। পাছলৈ দক্ষিণ আফ্ৰিকা আৰু বোটছৱানাৰ পৰা আৰু অধিক চিতা ভাৰতলৈ অনা হৈছিল। উল্লেখযোগ্য যে সংৰক্ষণ আৰু প্ৰজননৰ প্ৰচেষ্টাৰ বাবে কোনো ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাগতভাৱে চিতাবাঘৰ সংখ্যা বৃদ্ধি পাইছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে অসমত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
1: আমি ভয়েচ অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো মানে ক্ৰিয়েট কৰিবলৈ। সেইটোৰ বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বুবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ, এইবছৰ আমাৰ 10 বছৰ আমি টাচ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
0: নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ব্ৰিক্সৰ 11খন সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তাৰক্ষী মুৰববীসকলক একত্ৰিত কৰা এই সমাৱেশত সভাপতিত্ব কৰিব। ইয়াৰ ভিতৰত ভাৰত, ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আছে। এই সমাৱেশত অগতানুগতিক নিৰাপত্তাজনিত প্ৰত্যাহ্বান শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসমূহে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে। ২০২৬ বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱস বিশ্বব্যাপী সফলতাৰে উদযাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে যোগে সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰি সুস্থতা আৰু সুস্বাস্থ্যৰ সাধনত উল্লেখনীয় বৰঙণি আগবঢ়ায়। এই দিনটোৱে অধিক লোকক যোগক দৈনন্দিন জীৱনৰ অংশ

0: হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অনুষ্ঠিত কৰা ইউ জি চি নীট 2026 পৰীক্ষা আজি আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই যোগ্যতা নিৰূপণ পৰীক্ষা চলিত মাহৰ 30 তাৰিখলৈকে কম্পিউটাৰ ভিত্তিক অৰ্থাৎ চি বি টি মোডত প্ৰতিদিনে পুৱা আৰু আবেলি অনুষ্ঠিত কৰা হ'ব বুলি সংস্থাই জানিবলৈ দিছে। জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ, সহকাৰী অধ্যাপকৰ পদ আৰু পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীৰ বাবে ইউ জি চি নেট পৰীক্ষা অনুষ্ঠিত কৰা হয়। সংস্থাই পৰীক্ষাৰ্থীসকলক এডমিট কাৰ্ড ডাউনলোড কৰি সযতনে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। পৰীক্ষাৰ্থীসকলক তাৰিখ, সময় আৰু নিৰ্ধাৰিত কেন্দ্ৰ পৰীক্ষা কৰি ল'বলৈ আহ্বান জনোৱা হৈছে। তদুপৰি বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীসকলক আগতীয়াকৈ কেন্দ্ৰসমূহ ভ্ৰমণ কৰি স্থান আৰু সুবিধাসমূহৰ সৈতে পৰিচিত হৈ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা নীট ইউ জি কালি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। দেশৰ 551খন মহানগৰ তথা বিদেশৰ 14খন মহানগৰত অনুষ্ঠিত এই পৰীক্ষাত 22,79,000তকৈ অধিক প্ৰাৰ্থী অৱতীৰ্ণ হয়। উল্লেখযোগ্য যে দিনৰ 2 বজাত আৰম্ভ হৈ সন্ধিয়া 5:15 অন্ত পৰা এই পৰীক্ষা আৰু আন 12 ভাষাত অনুষ্ঠিত হয়। এই পৰীক্ষা সুকলমে, সুৰক্ষিত তথা নিকাভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে পৰ্যবেক্ষক, সমন্বয়ক, আৰক্ষী বিষয়া, প্ৰশাসনীয় কৰ্মচাৰীকে ধৰি 2,00,000তকৈও অধিক বিষয়া কৰ্মচাৰী নিয়োগ কৰা হয়। চি চি টিভিৰ জৰিয়তে পৰ্যবেক্ষণ, আধাৰ ভিত্তিক বায়োমেট্ৰিক সত্যাপন, পৰীক্ষা সম্পৰ্কীয় বয়বস্তু সৰবৰাহৰ বাবে আৰক্ষীৰ বিশেষ সুৰক্ষাসহ জি পি এছ সংলগ্ন বাহনকে ধৰি কেইবাতৰপীয়া সুৰক্ষা আন্তঃগাঁথনিৰ মাজেৰে অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি এন টি এয়ে কোনো ভুল তথ্য প্ৰকাশৰ লগতে অবাঞ্চিত বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখিবলৈ সামাজিক মাধ্যমৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুৱল্লুপুৰমত ঘটা এমনীয়া গেছ নিৰ্গমনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে চিকিৎসাধীন হৈ থকা আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়। টি-20 বিশ্বকাপ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত গ্ৰুপ এ পৰ্যায়ৰ এখন মেচত দক্ষিণ আফ্ৰিকাই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ভাৰতে 159 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও দক্ষিণ আফ্ৰিকাই 5 বল বাকী থকা অৱস্থাত 4 উইকেটৰ বিনিময়ত 161 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ তাজমিন ব্ৰিটছে 40 ৰাণ সংগ্ৰহ কৰে আৰু মেৰজিনানে কাপ্পে 81 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ শ্ৰী চৰণীয়ে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল আৰু নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 158 ৰাণ সংগ্ৰহ কৰিছিল। ফিফা বিশ্বকাপ 2026ত ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গ'লত ড্ৰ হয়। কেপ ভাৰ্ডেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন পিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাউজো আৰু আগষ্টিন কানোবিয়ে 2টা গ'ল দি অগ্ৰগতি লাভ কৰে। অৱশ্যে কেপ ভাৰ্ডেৰ হৈ হেল্ডাৰ ভাৰ্লাৰে দিয়া আন এটা গ'লৰ জৰিয়তে 2টা দলে সমতা স্থাপন কৰে। এই ফলাফলৰ পাছত 2টা দলে 2 পইণ্ট লাভ কৰি গ্ৰুপ এইচ পৰ্যায়ৰ মেচসমূহৰ অন্তিম ৰাউণ্ডলৈ যাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 গ'লত স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। আজি পুৱা 6:30 আৰম্ভ হোৱা গ্ৰুপ জিৰ এখন মেচত নিউজিলেণ্ড ইজিপ্তৰ মুখামুখি হৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে নিউজিলেণ্ড 1-0 গ'লত আগবাঢ়ি আছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্যামপুৰ জিলাৰ কোনো ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ জিৰ এখন খেলত ইজিপ্তৰ বিৰুদ্ধে নিউজিলেণ্ড 1-0 গ'লত আগবাঢ়ি আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ। এয়া শুনক আজি পুৱা।

বা চাবিছ খ্ৰীষ্টাব্দৰ আজি 22 জুন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ অষ্টমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:34:26 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:14:38।

ভাগ্যই সেইসকলকে সহায় কৰে যিসকলৰ ভাল বিচাৰ বুদ্ধি আছে, কথাষাৰ কৈছিল ইউৰি পাইডিছে। বাগ্মীবৰ ককা নীলমণি ফুকন একেৰাহে এগৰাকী সাহিত্যিক, কবি, সম্পাদক, ৰাজনীতিবিদ আৰু কথা সাহিত্যিক আছিল। নীলমণি ফুকনৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাৱৰ পৰিচয় ঘটাৰ লগতে মানৱপ্ৰেম তথা সৌন্দৰ্যৰ অনুভূতিৰ প্ৰকাশো দেখা যায়। নীলমণি ফুকনৰ প্ৰায়বোৰ কবিতাই আছিল সনেট গঢ়ি। 1880 চনৰ জুন মাহত নীলমণি ফুকনৰ জন্ম হৈছিল। নীলমণি ফুকনৰ পিতৃৰ নাম আছিল লম্বোদৰ ফুকন আৰু মাতৃৰ নাম আছিল চন্দ্ৰাৱলী। কটন কলেজৰ পৰা FA, কোচবিহাৰ ভিক্টৰিয়া কলেজৰ পৰা BA আৰু কলিকতাৰ পৰা আইন শিক্ষা গ্ৰহণ কৰিছিল। ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটৰ প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত আছাম লেজিছলেটিভ কাউন্সিলৰ সভ্য হৈছিল 1921 চনত, আছাম এছেম্বলিৰ সভ্য হৈছিল 1948 চনত। সাদিনীয়া বাতৰি কাকত 9 জনৰ সম্পাদক, অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ প্ৰথম সম্পাদক আছিল নীলমণি ফুকন। অসম সাহিত্য সভাৰ শিৱসাগৰৰ 1944 চনৰ আৰু ডিব্ৰুগড়ৰ 1947 চনৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল নীলমণি ফুকনে। দিল্লীৰ সাহিত্য একাডেমীৰ জলপানী আগবঢ়োৱা হৈছিল 1973 চনত। সাহিত্য সভাৰ সদস্য মহত্তম আগবঢ়োৱা হৈছিল 1972 চনত। গুৱাহাটী বিশ্ববিদ্যালয়ে দিল্লীত উপাধি প্ৰদান কৰিছিল। নলবাৰী সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য ৰত্ন প্ৰদান কৰা হৈছিল। আমেৰিকান বেপ্টিষ্ট মিছনেৰী, ভাষাতত্ববিদ, ব্যাকৰণবিদ, অনুবাদক নাথন ব্ৰাউনৰ আজি উপজাদিন। তেখেতে অসমীয়া ভাষা, অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অসমীয়া লিপিৰ উন্নয়ন আৰু বিকাশৰ বাবে নেতৃস্থানীয় অৱদান দি থৈ গৈছে। নাথন ব্ৰাউনৰ জন্ম হৈছিল 1807 খ্ৰীষ্টাব্দৰ 22 জুনত। 9 বছৰ বয়সতে তেখেতে খ্ৰীষ্ট ধৰ্মৰ নিউটন থিয়ল জিকেল ইনষ্টিটিউটৰ পৰা শিক্ষা লৈ সেই বছৰে 15 আগষ্টত মিছনৰ কামত নিযুক্ত হৈ পত্নী এলিজা ব্ৰাউনক লৈ ব্ৰহ্মদেশ পায়হি। 1833 চনৰ পৰা 1835 চনলৈ দুবছৰ ব্ৰহ্মদেশৰ মৌলমেনত থকাৰ পিছত অসমত মিছনৰ কামৰ বাবে ব্ৰহ্মদেশৰ মিছনে ব্ৰাউনক পঠিয়ায়। তেখেতৰ লগত আহে ছপাশালৰ মুদ্ৰক অলিভাৰ টি কট্টাৰ। তেখেতসকলে লগত এটা ছপাশাল লৈ আহি কলিকতা এৰি নাৱেৰে অসমলৈ আহে আৰু 1836 খ্ৰীষ্টৰ 23 মাৰ্চত শদিয়া পায়হি। নাথন ব্ৰাউন আছিল এজন ভাষাতত্ববিদ মিছনাৰী। তেখেতে নাৱেৰে আহি থাকোঁতেই ভূত ব্ৰহ্মভাষা থালৰ শ্যান ভাষা শিকি আহিছিল। কিন্তু শদিয়া পোৱাৰ পিছত তেখেতে দেখে যে সেই ভাষাৰে অসমত কাম নহ'ব আৰু ব্ৰহ্ম মিছনে আশা কৰাৰ দৰে শ্যান ভাষা শিকি তেখেতসকলে মধ্য এছিয়ালৈ সোমোৱাটো অসম্ভৱ হ'ব। তদুপৰি সেই সময়ত জনজাতীয় মানুহে অসমীয়া ভাষাহে বুজি পাইছিল। তেতিয়াই ব্ৰাউনে অসমীয়া ভাষা শিকাৰ নতুনকৈ মনোনিৱেশ কৰিলে। 1837 চনৰ শেষৰ ফালে তেখেতে অসমীয়া ক'ব আৰু লিখিব পৰা হৈছিল। 1838 চনত মেথিউৰ শুভবাৰ্তা অনুবাদ কৰিবলৈ আৰম্ভ কৰিলে। সেই সময়তে শদিয়াত তেখেতসকলে পঢ়াশালী আৰম্ভ কৰিলে। স্বামী স্ত্ৰী দুয়ো পঢ়াশালী চলোৱা, পঢ়াশালীৰ বাবে পুথি লিখা, মিছন চলোৱা আৰু ধৰ্মপ্ৰচাৰত মনোনিৱেশ কৰিলে। 1843 খ্ৰীষ্টাব্দত তেখেতসকলে শিৱসাগৰলৈ উঠি আহে আৰু দিখৌ পাৰত শিৱসাগৰ মিছন আৰম্ভ কৰে। 1846 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰকাশ কৰা অৰুণোদয় কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল। ইয়াৰ উপৰিও তেখেতে অসম বুৰঞ্জী সংগ্ৰহ কৰি প্ৰকাশ কৰাত আগভাগ লৈছিল। নাথন ব্ৰাউনে বুৰঞ্জী বিষয়ক প্ৰায় 40খনমান পুথি গোটাই আৰু অৰুণোদয়ত কামৰূপ বুৰঞ্জী, চুতীয়া বুৰঞ্জী আদি ধাৰাবাহিকভাৱে প্ৰকাশ কৰে। তেখেতৰ যত্নতে কাশীনাথ তামুলী ফুকনৰ আসাম বুৰঞ্জীৰ পুথি মিছনৰ পৰা ছপা হৈ ওলায়। ঘাইকৈ হিন্দী চলচ্চিত্ৰসমূহত খলনায়কৰ চৰিত্ৰত ৰূপায়ণ কৰাৰ বাবে অমৰেশ পুৰী বিশেষভাৱে জনাজাত। তেখেতে 450খনতকৈ অধিক ছবিত অভিনয় কৰি নিজকে ভাৰতীয় চিনেমাৰ অন্যতম জনপ্ৰিয় আৰু চিনাকী অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। বিভিন্ন ধাৰাৰ চলচ্চিত্ৰত বিভিন্ন ভূমিকাত, বিশেষকৈ হিন্দী চিনেমাত খলনায়কৰ চৰিত্ৰৰ বাবে, আন্তঃৰাষ্ট্ৰীয় চিনেমাত কৰা অভিনয়ৰ বাবে অমৰেশ পুৰীক স্মৰণ কৰা হয়। 1980 আৰু 1990 চনত তেখেতে খলনায়কৰ চৰিত্ৰত একচত্ৰী ৰাজত্ব কৰিছিল। অমৰেশ পুৰীয়ে 8 বাৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ মনোনয়ন লাভ কৰিছিল আৰু 3টা ফিল্মফেয়াৰ বঁটা লাভ কৰে। মঞ্চ অভিনেতা হিচাপে 1979 চনত সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল অমৰেশ পুৰীলৈ। অমৰেশ পুৰীয়ে প্ৰধানকৈ হিন্দী ভাষাৰ ছবিত কাম কৰাৰ উপৰিও তেলেগু, কানাড়া, তামিল

0: মালায়ালম আৰু মাৰাঠী ভাষাৰ ছবিতো অভিনয় কৰিছিল। অমৰেশ পুৰীয়ে 1950 চনৰ মাজভাগত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ মুম্বাইলৈ আহিছিল, কিন্তু প্ৰথমে স্ক্ৰীণ টেষ্টত ব্যৰ্থ হৈছিল। অৱশ্যে অমৰেশ পুৰীয়ে চৰকাৰী সংস্থা কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ সৈতে এটি স্থায়ী চাকৰি লাভ কৰিবলৈ সক্ষম হয় আৰু অপেচাদাৰী নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। 1979 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰাৰ স্বীকৃতিয়ে অমৰেশ পুৰীক টেলিভিশ্যনৰ বিজ্ঞাপনত কাম কৰিবলৈ সুবিধা দিছিল আৰু শেষত 40 বছৰ বয়সত ছবিৰ কামত তেখেতে মনোনিৱেশ কৰিছিল। 1970 চনৰ আৰম্ভণিতে তেওঁ অভিনয় কৰা বহুকেইখন ছবিত তেওঁৰ বাবে কোনোধৰণৰ সংলাপ নাছিল, কিন্তু পৰৱৰ্তী সময়ত তেখেতৰ গলগলীয়া কণ্ঠস্বৰে খ্যাতিৰ উৎস হৈ পৰিছিল। অমৰেশ পুৰীয়ে যিহেতুকে চৰকাৰী চাকৰি কৰিছিল, গতিকে অভিনয় কৰাটো তেখেতৰ বাবে আছিল এটা চখ সেইখিনি সময়ত। ছুপাৰহিট চিনেমা হাম পাঞ্চ 1980 চনত ছবিখন ছবিগৃহলৈ আহিছিল আৰু এই ছবিখনৰ মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল অমৰেশ পুৰীয়ে, আৰু এই ছবিখনৰ পাছৰে পৰা তেখেতে চলচ্চিত্ৰত মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ ল'লে। অমৰেশ পুৰীয়ে মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰা কেইখনমান চলচ্চিত্ৰ হ'ল বিধাতা, শক্তি, হিৰো, মেডিজং, নাগিনা, মিষ্টাৰ ইণ্ডিয়া, সহিংসা, ৰামলক্ষণ, ত্ৰিদেৱ, ঘায়ল, সৌদাগৰ, তহলকা, কৰণ অৰ্জুন, কালাপানী, কয়লা, বাদশাহ, গদ্দৰ এক প্ৰেম কথা, নায়ক, দ্য ৰিয়েল হিৰো ইত্যাদি। অমৰেশ লাল পুৰীৰ জন্ম হৈছিল 1932 চনৰ 22 জুনত। হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰবন্ধকাৰ, উপন্যাসিক আৰু সম্পাদক আছিল সমীৰ ৰায়চৌধুৰী। অধ্যয়নপুষ্ট মন, অভিজ্ঞতা, তেখেতৰ সাহিত্যই উত্তৰ আধুনিক সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। 1933 চনৰ 1 নৱেম্বৰত সমীৰ ৰায়চৌধুৰীৰ জন্ম হৈছিল। তেখেতৰ কাব্যগ্ৰন্থসমূহ হ'ল ঝৰ্ণাৰ পাশে শুয়ে আছি, আমাৰ ভিয়েটনাম, জানুৱাৰ, বিদুৰীৰ খৰম। সমীৰ ৰায়চৌধুৰীৰ মৃত্যু হৈছিল 2016 চনৰ 22 জুনত। নলিন ৰায়ৰ জন্ম হৈছিল 1928 চনৰ 22 জুনত তেতিয়াৰ ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাত। নলিন দুৱৰাৰ মাতৃৰ নাম আছিল মনোৰমা দুৱৰা আৰু দেউতাকৰ নাম আছিল সৰ্বানন্দ দুৱৰা। অভয়জান আৰু সাউতলি বাগিচাৰ স্বত্বাধিকাৰ আছিল পিতৃ। গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নলিন দুৱৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শ্বিলঙৰ ছেইণ্ট এণ্টনিজ এণ্ড ছেইণ্ট এডমণ্ডছ কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। 1947 চনত নলিন দুৱৰাই মুম্বাইৰ আব্দুল্লা ফজল ভাই ইনষ্টিটিউট অৱ ছেইণ্ট জেভিয়াৰ্ছৰ পৰা মোশ্যন পিকচাৰ্ছ ফটোগ্ৰাফীৰ দুবছৰীয়া পাঠ্যক্ৰমত ভৰ্তি হয়। ডিপ্ল'মা লোৱাৰ পাছত তেখেতে কলকাতাৰ ইন্দ্ৰলোক ষ্টুডিঅ' আৰু ইন্দ্ৰপুৰী ষ্টুডিঅ'ত সহকাৰী কেমেৰামেন হিচাপে কামত সোমায়। এইখিনি সময়তে নলিন দুৱৰাই প্ৰখ্যাত পৰিচালক ঋষিকেশ মুখাৰ্জী, বিমল ৰয় আদি পৰিচালকৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিল। নলিন দুৱৰাই পৰিচালনা কৰা চলচ্চিত্ৰসমূহ হৈছে মমতা আৰু ৰতনলাল। তেখেতৰ চিত্ৰগ্ৰহণ কৰা চলচ্চিত্ৰসমূহ হৈছে ৰুণুমি, নিমিলা অংক, স্মৃতিৰ পৰশ, লক্ষ্মী, মাক আৰু মৰম, ধুমুহা, ৰঙা পুলিচ, কেঁচা সোণ, আমাৰ ঘৰ, নৰকাসুৰ, সংগ্ৰাম। বৰুৱা সংসাৰখনত ফটোগ্ৰাফী নিৰ্দেশক হিচাপে আছিল ললিতা, উপজা সোণৰ মাটি, মমতা, আজলি নবু, মইনাজান, ককা দেউতাৰ নাতি আৰু হাতী, সেন্দুৰ, এণ্টনি মোৰ নাম, কনকলতা, বংশধৰ ইত্যাদি। যোগাভ্যাসত আমাৰ সৈতে এয়া অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত কৰ্মৰত প্ৰীতিৰেখা বৰুৱা।
1: আজি মই ক'বলৈ ওলাইছো এতিয়া আসনৰ বিষয়ে। আসনটিৰ নাম হ'ল ঊৰ্ধতাৰাসন বা তাৰাসন। এই আসনটো এটা থিয় হৈ কৰা আসন, সকলো বয়সৰ লোকে কৰিব পৰা আসন। এই আসনটো কৰোঁতে যোগাভ্যাসৰ প্ৰাৰম্ভিক নিয়মখিনিৰ বাদে আৰু কোনো ধৰণৰ বাধা নাই। এই আসনটো পামটি পজ নামেৰেও জনা যায়। এইটো এটা সুন্দৰ শৰীৰৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰা আসন, অৰ্থাৎ বেলেঞ্চিং আসন। তাৰাসন শব্দটি হ'ল দুটা বৰ্ণমালাৰ সমাহাৰ, তাৰা আৰু আসন। তাৰা শব্দৰ অৰ্থ হ'ল কৰুণা আৰু সুৰক্ষা, আৰু আসন শব্দৰ অৰ্থ হ'ল শাৰীৰিক ভংগীমা বা অৱস্থান। এতিয়া আহক আসনটো কেনেদৰে কৰা হয় সেই বিষয়ে কিছু কথা পাতোঁ। প্ৰথমে সম্পূৰ্ণ শৰীৰটো শিথিল কৰি ল'ব, উশাহ নিশাহ স্বাভাৱিক ৰাখিব, হাত দুখন গাৰ কাষত থাকিব আৰু ভৰি দুখন গাৰ সমান্তৰাল ব্যৱধানত ৰাখিব। তাৰপাছত হাতৰ আঙুলি দহোটা পৰস্পৰে লগ লগাই, অৰ্থাৎ ইণ্টাৰলক কৰি মূৰৰ ওপৰত হাতৰ তলুৱা লাহেকৈ ৰাখিব। তাৰপাছত হাতৰ তলুৱা সেই অৱস্থাতে ওলোটাই দি উশাহ লৈ লৈ হাত দুখন কাণৰ কাষেৰে ওপৰলৈ উঠাই দিব।

আৰু ভৰিৰ আঙুলি দহোটাৰ ওপৰত ভৰ দি থিয় হ'ব আৰু ভৰিৰ গৰুহা দাঙি দিব। হাতৰ সকলোবোৰ গাঁঠি ৰাজহাড় আঁঠু ভাঁজ নকৰিব। সকলো আসন কৰোঁতে সদায় উশাহ নিশাহৰ নিয়ন্ত্ৰণ ও গতিৰ প্ৰতি লক্ষ্য ৰাখিব। এই আসনটো কৰাৰ সময়ত ওপৰলৈ উঠোঁতে লাহে লাহে উশাহ লৈ লৈ উঠিব আৰু যিমান সময় পাৰে আসনটোৰ পূৰ্ণ স্থিতিত কিছু সময় থাকিব। যিমান সময় এই আসনটোৰ পূৰ্ণ স্থিতিত থাকে সিমান সময় উশাহটো ধৰি ৰাখিব, অৰ্থাৎ কুম্ভকত থাকিব। চকুৰ দৃষ্টি এটা নিৰ্দিষ্ট বিন্দুত নিবদ্ধ কৰি ৰাখিব। লাহে লাহে উশাহ এৰি এৰি হাত আৰু ভৰিৰ গৰুহা নমাই দিব। শৰীৰৰ সক্ষমতা অনুসৰি এই আসন 10-15 পৰ্যন্ত কৰিব পৰা যায়। এতিয়া আহক এই আসনটোৰ উপকাৰিতানো কি। এই আসনটোৰ উপকাৰিতা সীমাহীন। শৰীৰৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে, পেশীসমূহক শক্তিশালী কৰে, বিশেষকৈ

0: হরির গুরু হা নমাই দিব, হরিৰ সক্ষমতা অনুসৰি এই আসন দহৰ পৰা পোন্ধৰ বিশবাৰ পৰ্যন্ত কৰিব পৰা যায়। এতিয়া আহক এই আসনটোৰ উপকাৰিতানো কি। এই আসনটোৰ উপকাৰিতা সীমাহীন, শৰীৰৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে, পেশীসমূহক শক্তিশালী কৰে, বিশেষকৈ ভৰি পিঠি আৰু পেটৰ পেশী, শৰীৰৰ গঠন উন্নত কৰে, বাঢ়ি অহা শিশুসকলৰ উচ্চতা বৃদ্ধি হয়, হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, মেদবহুলতা কম কৰাত সহায় কৰে, মানসিক চাপ আৰু উদ্বেগ কম কৰে, মনৰ একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰে, মানসিক শান্তি অনুভৱ কৰাত সহায় কৰে, স্নায়ুতন্ত্ৰ শান্ত কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে, শাৰীৰিক শক্তি বৃদ্ধি কৰে, মেটাবলিজিম বৃদ্ধি কৰে। বহু লাভালাভ আছে এই আসনটো কৰিলে, সেইকাৰণে সকলোৱে নিয়মিত যোগাভ্যাসত এই আসনটো নিয়মিতভাৱে কৰিব।
1: আমাৰ সৈতে সেয়া আছিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত কৰ্মৰত প্ৰীতিৰেখা বৰুৱা।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়,
5: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
6: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
6: অঁ,
5: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
6: নহয় অ,
5: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বিশ্বত 2500টা স্থানত যোগ দিৱস উদযাপন। কলকাতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে তদাৰক কৰিলে যোগৰ অনুশীলন। গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও অংশ ল'লে যোগ দিৱসত। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে ক'লে, প্ৰাচীন ভাৰতত জন্ম যোগ প্ৰকৃততে সাৰ্বজনীন হৈ পৰিছে। লাখ লাখ ভক্তক আদৰিবলৈ সাজু নীলাচল, আজিৰে পৰা 26 জুনলৈ কামাখ্যাধামত অম্বুবাচী। কঠোৰ নিৰাপত্তাৰ মাজতে ৰাজ্যৰ 17খন জিলাৰ 87টা কেন্দ্ৰত অনুষ্ঠিত হ'ল নীট পৰীক্ষা। কেন্দ্ৰই কেন্দ্ৰই ব্যাপক ভিৰ। দেশজুৰি 7 লক্ষাধিক কৰ্মচাৰীয়ে কৰিলে তদাৰক, সৰ্বমুঠ 22 লক্ষাধিকে দিলে পৰীক্ষা। জাতিংগা হাৰাংগাজৰ মাজত ভয়াৱহ ভূমিস্খলন, ঘাইপথত শতাধিক গাড়ী আবদ্ধ। 3500 কোটি বিনিয়োগৰ লক্ষ্য জাপানৰ গুৱাহাটীত অনুষ্ঠিত জাপান ভাৰত শীৰ্ষ সন্মিলনৰ পৰা উপকৃত হ'ব অসম। ভাৰতত 10 বছৰত 5,83,000 কোটি ব্যয়ৰ পৰিকল্পনা, জৈৱ ইন্ধনত গুৰুত্ব। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত চমকপথ সাফল্য, 5 বছৰত অসমত 3 কোটি পৰ্যটক। নাৰায়ণৰ পৰা ধাৰাষাৰ বৰষুণে কঢ়িয়াইছে বিপদ। জোনাইত বাহিৰ চিলে নৈৰ বাহনী পানীয়ে বুৰালে ঘৰ পথ খেতি। দিখাৰী নৈয়ে জলমগ্ন কৰিছে দিখাৰী গাঁও পঞ্চায়তৰ 15খন গাঁও। বিশ্বনাথ পানপুৰ মথাউৰিত খহনীয়া, শিঙিমাৰী কালাকাটীত চপৰা চপৰাই খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ। দিল্লীত আৰক্ষীৰ জালত শিশু সৰবৰাহকাৰী চক্ৰ, পুত্ৰ সন্তানৰ মূল্য হৈছেগৈ 8 লাখ টকা। দেশত বৃহৎ স্বৰ্ণভাণ্ডাৰ সন্ধান লাভ, অন্ধ্ৰপ্ৰদেশত 4টা স্থান স্নাক্ত, জ্যোৎস্নাগিৰি ভূগৰ্ভত 50 টন সোণ। তামিলনাডুৰ সামুদ্ৰিক খাদ্য সংশোধন গোটত অঘটন, এমনিয়া গেছৰ নিৰ্গমনত নিহত 7জন, অসুস্থ 67জন। লেবাননত আক্ৰমণ বন্ধ নহ'লে সম্পন্ন নহয় চুক্তি, আমেৰিকাৰ শান্তি আলোচনাৰ পূৰ্বে ইৰাণৰ মন্তব্য। ৰাছিয়াৰ আন এটা তেল শোধনাগাৰত ইউক্ৰেইনৰ আক্ৰমণ। খেলৰ পিছত 11টা বলতে 2তম অৰ্ধশতকৰ বিশ্ব অভিলেখ বৈভৱ সূৰ্যবংশীৰ। শ্ৰীলংকা ঘূৰাই ত্ৰিদেশীয় শৃংখলা দখল, ভাৰত এৰ। বিশ্বকাপ ফুটবলৰ মঞ্চত চমকপ্ৰদ প্ৰদৰ্শনেৰে জিলিকিল এছিয়াৰ সূৰ্য। টিউনিছিয়াক বিধ্বস্ত কৰি দৰ্শনীয় জয় জাপানৰ। ইকুৱেডৰ বিপক্ষে 10 খেলি ঐতিহাসিক পইণ্ট কুৰাচাওৰ। আইভৰি কষ্টক পৰাস্ত কৰি নকআউটত জাৰ্মানী। উইমেন্স নেশ্যন কাপ খিতাপ ভাৰতৰ, ফাইনেলত নিউজিলেণ্ডক ঘূৰাই উৰুৱালে বিজয় ধজ্জা। ভাৰতৰ হৈ প্ৰথম সোণৰ পদক এলিছাৰ। এছিয়াৰ ছিনিয়ৰ কাৰাটে চেম্পিয়নশ্বিপত প্ৰশ্নটা আজিৰ পৰ্ব নিৰ্দিষ্ট সময় শেষ হৈ আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড।
2: ওজা ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ সংগীত যাত্ৰাৰ আজি চতুৰ্থ খণ্ড। আপুনি সন্মুখত থাকিলে গীত শুনাৰ প্ৰৱণতাই বেছি হয়। অকণমান বৰগীত এটাৰে আৰম্ভ কৰোঁ বুলি ভাবিছোঁ, আপুনি যদি অকণমান ধৰি দিয়ে তেতিয়াহ'লে আমাৰ শ্ৰোতায়ো নিশ্চয় ভাল পাব।
3: মহাপুৰুষ শংকৰদেৱৰ এটি সুন্দৰ গীত পায় পৰিহৰি কেদাৰ ৰাগৰ, মই সেইটো অকণমান গাই দিছোঁ।
2: হয়।

0: আপোনাৰ কণ্ঠৰ ইমান সুন্দৰ গীতটি শুনিলোঁ, বৰগীতটি আকাশবাণীত আপুনি নামৰ শিল্পী হিচাপে আৰম্ভণি কৰিছিল, তাৰপিছত বৰগীতৰ শিল্পী হ'ল। আপোনাৰ কণ্ঠত আমি আৰু বহুত ভিন্ন সুৰীয়া গীত শুনিছোঁ, সেইবিলাক গীতৰ কথালৈ এতিয়া আহিছোঁ। আপুনি অন্যান্য দিশলৈ কেনেকৈ আগবাঢ়ি গ'ল? এই ধৰকচোন, আপুনি হোলীৰ গীতত সোমালে, তাৰপিছত আপুনি নাও খেলৰ গীতত সোমালে, তেনেকৈ বৰপেটাৰ আঞ্চলিক যিখিনি কৃষ্টি সংস্কৃতি আছে তাৰ লগত আপুনি সেই সংগীতৰ ধাৰাবিলাকৰ লগতো আপুনি নিজকে জড়িত কৰি ল'লে, সেইখিনি কথা কওকচোন, কেনেকৈ আহিল সেইবিলাক গীত?
1: আমাৰ, মই কৈছোঁ আগৰ এপিচডত যে মোৰ এটা অনুষ্ঠান আছে শংকৰদেৱ কলাক্ষেত্ৰ, সেইটো আগৰ নাম আছিল ভাৰত শংকৰদেৱ কলা প্ৰচাৰ সমিতি। সেই অনুষ্ঠানৰ দ্বাৰাই মই বহু বিভিন্ন ঠাইলৈ গৈছিলোঁ, যোৱাৰ লগতে এইবিলাক কলা সংস্কৃতিখিনি শিকি বুজি লৈ তাত উপস্থাপন কৰিছিলোঁ, গাই বাই বা নাচি বাগি ভোটালো নাচিছোঁ, তাৰ লগত সত্ৰীয়া নৃত্য কৰিছোঁ, আমাৰ গুৰু বন্দনা আছে, বৰগীত আছে, দশৱতাৰ আছে, এনেকৈ বিভিন্ন অনুষ্ঠানবিলাক আমি সজাই লোৱা হয়, তেনেকুৱা ধৰণে তাতে প্ৰগ্ৰেম কৰিছিলোঁ এইবিলাক। তাৰ লগত হোলীটো আমাৰ এটা, আমাৰ বৰপেটাৰ এটা
0: ডাঙৰ উৎসৱ,
1: ডাঙৰ উৎসৱ একেবাৰে। আগতে ধৰক মই ইমান বিশাল নাছিল, সত্ৰকেন্দ্ৰিক আছিল, যেতিয়া লাহে লাহে এইবিলাকৰ প্ৰচাৰ প্ৰসাৰ, ধৰক আপোনালোকৰ ৰেডিঅ'ৰ ফালৰ পৰা হওক বা ইলেক্ট্ৰনিক মাধ্যম হওক, এইবিলাকত বিভিন্ন ধৰণৰ প্ৰচাৰ প্ৰসাৰ বাঢ়ি যোৱাৰ ফলত আগত আমাৰ ধৰক তেনেকুৱা ধৰণে মহিলাসকলে নাগাইছিল, এতিয়াতো সাংঘাতিক ঘটনা, মানে চাৰিওফালে মহিলাবিলাকো গাইছে। কৃষ্টি সংস্কৃতি সদায় পৰিৱৰ্তন হ'লে আগবাঢ়ি গৈ আছে, গতিকে আমি সত্ৰত আমি যিবিলাক গোৱা বা কৰি আছোঁ নৃত্য নৈমিত্তিক প্ৰসংগবিলাক আমাৰ চলি আছে, যেনে আমাৰ সত্ৰত যিবিলাক বৰগীত হয় বা আমাৰ ওজাপালি হয়, গায়ন বায়ন হয়, বা হোলীৰ যিবিলাক গীত পদ আমাৰ গুৰুজনে লিখিছিল, ফগু খেলে কৰোঁ নামে আনন্দ কুমাৰ, এইবিলাক আমি গাইছোঁ। গতিকে এতিয়া মই এটা অকণমান এনে গাই দিছোঁ, সেইবিলাক আমাৰ ফাগু খেলে কৰো নাম নন্দ কুমাৰ, অতি সুন্দৰ হ'ল মাৰ মহাপুৰুষ মাৰুদেৱ,
0: এইখিনি মানে কৃষ্ণ বন্দনা হিচাপে আপোনালোকে কৰিছিল নহয় জানো?
1: কিন্তু তাৰপিছত পৰৱৰ্তী কালত এই হোলীৰ মানে সকলোৱে লিখিব ওলালে যে ইমান প্ৰসাৰ হ'ল, কিন্তু হোলী গীত ইমান নাছিল, তে অম্বিকাগিৰিহঁতে তেওঁৰ লগে লাগে তেওঁলোকে হোলী ৰচনা কৰিলে বিভিন্ন, তাৰপিছত আৰু বেলেগ বেলেগ আজিকালি সৰু সৰু ডেকা চামবিলাকে এইবিলাক তাৰমানে
0: হোলী উৎসৱত যোগদান
1: কৰি সেই গীতবিলাক ৰচনা কৰিলে। অম্বিকাগিৰি আছিল, গোকুল পাঠক, আমাৰ ভূদেৱ দাস, এনেকৈ আমাৰ পুৰুষোত্তম দাস, আপোনালোকৰ ৰেডিঅ'ৰে তেওঁ আছিল, তেওঁ সুন্দৰ হোলী ৰচনা কৰিছে এনেকুৱা ধৰণে। গতিকে এইবিলাক এনেকৈ গোৱা বোৱা তেনেকৈ আমি কৰি আছোঁ।
0: হয়, তাৰমানে এই যে সত্ৰৰ ভিতৰত যিটো হোলীৰ যিটো আনন্দ উৎসৱ পালন কৰা হৈছিল তাৰ লগততো গীতখিনি আছেই, এতিয়াও সেইখিনি চলি আছে। তাৰ বাহিৰেও যিটো গণকেন্দ্ৰিক হৈ গ'ল, অৰ্থাৎ জনতাৰ মাজলৈ গৈ জনতাৰ উৎসৱ হৈ গ'ল, আৰু সেই হোলীৰ সেইখিনি সময়ত আপোনালোকে সেই ফাকুগুৰি ছটিয়াই ধেমালি কৰাটোতো আছেই, তাৰ লগতে গীত মাতখিনি জনতাই অংশগ্ৰহণ কৰে, আপোনালোকে চাগে গাড়ী তাড়ী উঠি পেলাই গায় আৰু, হয় নাই?
1: আমি হোলী বুলি কৈ আমাৰ মানে বৰপেটা ৰাইজে পাগল হৈ যায়, আৰু ল'ৰা বুঢ়া আবাৰ বৃদ্ধ বনিত সকলোৱে একেলগে আৰু।
0: এতিয়া হোলীৰ গীতৰ আপুনি যেতিয়া প্ৰথম আৰম্ভ কৰিছিল তেতিয়া ধৰকচোন হোলী গীতৰ দুটা সুৰ আমি দেখিবলৈ পাওঁ, এটা হৈছে অকণমান আধুনিকতাৰ পৰশ পোৱা, যিখিনি ধৰকচোন এতিয়া আপোনালোকৰ দৰে বৰগীত চৰ্চা সকলোৱে কৰা নাই, ৰাগৰ চৰ্চা কৰা নাই, গতিকে হোলীত আমি দুইটা ধাৰা দেখিবলৈ পাওঁ, আপুনি দুইটা ধাৰালৈ আহিছেনে, মানে অকণমান আধুনিকতাৰ পৰশো আহিছেনে আপোনাৰ গীতত?
1: আহিছে, ভাল লাগে, কিন্তু আধুনিক বুলি কওঁতে আৰু এনেকুৱা নহয় যে এই দেশ আগত বেছিকৈ মানে হোলীবিলাক গোৱা হয়, অতি সুন্দৰ আৰু ভাল লাগে।

ঢুকরে অতি সুন্দৰ এইবিলাক, ভাল লাগে এইবিলাক, মানে সেইবিলাক তেওঁলোকে এইবিলাক ইমান সুন্দৰকৈ ৰচনা কৰিছিল, গতিকে তাক আপুনি আধুনিক গীত বুলিও ক'ব নোৱাৰি ধৰক, প্ৰকৃতিৰ লগতে বা কৃষ্ণকান্তিকে যদিও প্ৰকৃতিৰ লগতে কৃষ্ণকান্তিক এনেকুৱা ধৰণে গীতবিলাক ৰচনা হৈছিল। এনেই আমাৰতো আজিকালি সকলো ফালে হোলী গীত প্ৰগ্ৰেমত হোলী লাগে, আগতে এটা মানে নিৰ্দিষ্ট সময়ত গাইছিল, ধৰক ফাগুন উৎসৱত হোলী আহ লাগিলে ফাগুন বা হোলী উৎসৱতে গাইছিল, কিন্তু আজিকালি ফাংচনবিলাকত এটা হোলী লাগে, বৰপেটাৰ হোলী আনিব লাগে, তেনেকৈ প্ৰেক্টিছ হৈ যায়। আৰু এনেই আমাৰ

0: মাগৰ দমাহীৰ পৰা আছে ধৰক আমাৰ এটা নিয়ম আছে যে মাগৰ দমাহীত আমাৰ ভেলাঘৰ আছে সেই ভেলাঘৰত ঢোলটো লৈ আহে তেতিয়াৰ পৰা আমাৰ তাত ৰিহাৰ্চেল হয় তাৰ পৰা গাব ধৰে আৰু বৰ সুন্দৰকৈ গায় সেই তেতিয়াৰ পৰা আৰম্ভ হয় আমাৰ হোলীৰ
1: মানে যেনেকৈ
0: আগতে আগতে আৰম্ভ হয় আমাৰ হোলীৰ তেতিয়া আমাৰ মাঘ বিহু অহাৰ লগে লগে হোলী উৎসৱৰ ৰিহাৰ্চেল বা এটা
1: অনুশীলন
0: আৰম্ভ হয়
1: হয় হয় এতিয়া আপোনাৰ দলত এতিয়া কিমানজন আছে সেই হোলী গীতৰ দলটোত বৰ্তমান
0: আমাৰ ল'ৰা আমাৰ অনুষ্ঠানত আছে বহুত এশজন শিল্পী আছে তাৰে কিছুমানে সদায় যাব নোৱাৰে ধৰক ক'ৰবাত প্ৰগ্ৰেম হ'লেতো আমাৰ দহ বাৰজন পোন্ধৰজন এনেকুৱা ধৰণে গায় গতিকে সেই এনেকুৱাতে আৰু তেওঁলোকে যায় আৰু মোৰ লগত বুলি কথা নাই বেলেগ বেলেগ পাৰ্টি বহুত আছে ল'ৰা নিজে নিজে আজিকালি গাব পৰা হৈছে আগতে ধৰক আমিহে গাইছিলোঁ বিশেষকৈ বেছিকৈ কিন্তু কিছুমান নিৰ্দিষ্ট আগতে ল'ৰা আছিল ধৰক আৰ্টিষ্ট আছিল আজিকালি বহুতেই গায় বহুত সৰু সৰু ল'ৰা ল'ৰা নিজে নিজে সুৰ কৰিছে অতি সুন্দৰ কিছুমান সুৰ কৰিছে তাৰ দুই এটা কেতিয়াবা অলপ ব্যতিক্ৰম হ'ব পাৰে ভাল নালাগে কিন্তু প্ৰায় ভাল সুমধুৰ
1: আৰু এই হোলী গীতবিলাকৰ অনুশীলন কৰোঁতে কোনে প্ৰশিক্ষণ দিয়ে আপোনালোকে দিয়ে নিশ্চয় প্ৰশিক্ষণ
0: আমিও দিওঁ আৰু যেনেকৈ কৰ্মশালা হয় কৰ্মশালাতে যেনেকৈ মাতে আমিও কেতিয়াবা ক'ৰবাত যাওঁ
1: হয়
0: এনেকৈ বিভিন্ন বৰপেটাৰ আছে জানা
1: এই কৰ্মশালাবিলাকত আপুনি হোলী গীতৰ যেতিয়া প্ৰশিক্ষণ দিয়ে প্ৰথমতে কোনটো গীত আপুনি শিকায় তেওঁলোকক
0: এইটো আমাৰ ধৰক এনেই গুৰুজনে দিয়া ৰচনা কৰা ধৰা ফাগু খেলে কৰুণাম এ নন্দ কুমাৰ এনেকুৱা পদ্ধতিটো গায় আৰু গুৰুজনাই দিয়া এইটো অলপ মডাৰ্ণ টাইপৰ কৰে আৰু গুৰুজনাই দিয়াটো ফাগু খেলে কৰুণাম এ নন্দ কুমাৰ আহাই দেৱৰ দূৰ লভ খেলি ফাগুৰ বিহাৰ ফাগু খেলে এনেকুৱা এখনে আৰু আছে কিছুমান এনেকৈ
1: আপোনালোকে দ্ৰুত লয়ত কেনেকৈ গায় অকণমান এটা হেৰি দি দিব নেকি
0: ক'লৈও

0: হয় হয় মই শুনিছোঁ আগতে আপোনালোকৰ পৰিৱেশনো
1: দেখিছোঁ, ভাল লাগে।
0: হয়
1: আৰু
0: হয়
1: সেই পৰিৱেশতে আকৌ বিৰাট ভাল লাগে যে হোলী জানে, বিহু জানে পায়, বিহুৰ উৎসৱ ভাল লাগে আৰু এটা।
0: হয়
1: তাহলে হোলী উৎসৱটো হোলী আৰু আপোনাৰ প্ৰাণৰ উৎসৱ আৰু যেনেকৈ গালে ভাল লাগে এনেকুৱা ধৰণৰ
0: চব এটা উখ উলহ মালহ
1: উলহ মাকল
0: পৰিৱেশ এটা সৃষ্টি হয়, তাৰ মাজত গীত গায়। এতিয়া আপুনি ধৰক মঞ্চত গাইছে, ষ্টুডিঅ'ত গাইছে, আকাশবাণীৰ ষ্টুডিঅ'ত গাইছে, আৰু তাৰোপৰি জনতাৰ মাজত থাকিও গাইছে, কোনটো পৰিৱেশ আপোনাৰ বেছি ভাল লাগে?
1: জনতাৰ মাজত গাই বেছি ভাল লাগে।
0: এতিয়া বৰপেটাৰ ৰাস্তা
1: ভাল হ'লে মানে ধুনীয়াকৈ মানে চাপৰ্ট কৰে, বেয়া হ'লেতো চাপৰ্ট নকৰে। জনতাৰ মাজত গাটো আৰু যিমান যি হ'লে ভাল, সেইটো মানে বৰ আকৰ্ষণ কৰে। মই গাঁৱতে মানুহে বেয়া নাপায়, মই বহুত বাহিৰতো গৈছোঁ, গাইছোঁ কেইদিনমান আগতে মই আমাৰ
0: আপোনাৰ বাহিৰৰ যিখিনি আপোনাৰ পৰিৱেশন কৰিছে বাহিৰত, অসমৰ বাহিৰত, সেইবিলাক কথালৈ আমি আহিম, আমাৰ আৰু দুটা খণ্ড বাকী আছে। কিন্তু আজি আপোনাৰ সেই হোলী গীতৰ কথাত বিশেষকৈ আমি এই কথা চৰ্চা কৰিছিলোঁ। এতিয়া হোলী গীতৰ ভিতৰত আপোনাৰ যিখিনিতো আমাক গাই শুনালে আমি শেষত হোলী গীত এটি শুনি যামো, আপোনাৰ নৃত্য তাৰ লগে লগে হোলী গীতৰ লগত যিখিনি নৃত্য জড়িত, সেইখিনি নৃত্যত কিবা বিশেষ ছন্দ বা কিবা বিশেষ ব্যাকৰণ থাকে নেকি? নাই নহয় সেইখিনি
1: ফাগু খেলতো যিটো, সেইটো আৰু আমাৰ ৰস্বাকতাল পদপৰিতাল বজায়, গায় নাচে, এইবিলাক কোনো তাতে
0: নাথাকে। নাচত কিবা মানে সত্ৰীয়া পৰম্পৰা বা নীতি নিয়ম কিবা থাকে নেকি, যে মুদ্ৰাবিলাক এনেকুৱা হ'ব বা এই
1: ধৰণৰ অৰ্থটো বুজাই দিয়ে, কথাখিনি অৰ্থটোৱে বুজাই দিয়ে, সেই অৰ্থটোৰ মতে মুদ্ৰাখিনি দিয়ে, এনেই মুদ্ৰাক নাচো, এনেই নাচ নানাচে, অৰ্থমতে সেই মুদ্ৰাবিলাক দিয়ে, অংগী ভংগীবিলাক দিয়ে, হৈ যায়।
0: অৰ্থাৎ গানৰ যিখিনি কথা সেই কথাখিনিৰ লগত মিলাই সেইধৰণে আপোনালোকে
1: আমাৰ সত্ৰত এনে সত্ৰত বুলি কথা বৰপেটাত এনেকুৱা যে থিয় নাম গালে বা ওজাপালি গালে, ওজনতে কিবা কিনি নাচে, ওজনত থিয় নাম আছে নাজানো, কিন্তু আমাৰ থিয় নাম গালে আমাৰ সেই মুদ্ৰাটো দিব লাগিব, কৃষ্ণ কৃষ্ণ বুলি ক'লে কৃষ্ণ মুদ্ৰাটো দিব লাগিব, যদি নেদে এনে গাই থাকে ভাল নালাগে। ৰেডিঅ'ৰ কথাটো বেলেগ, আপোনাৰ সন্মুখত গাই আছে, একো মুদ্ৰা দিব নালাগে, মানে গাই থাকিব লাগে, মানুহৰ সন্মুখত অডিয়েঞ্চৰ সন্মুখত যে গাব লাগে, তেতিয়া আপুনি অংগী ভংগী দিব লাগিব, তেতিয়া ভাল লাগিব।
0: আজি আমি চতুৰ্থ খণ্ডৰ এই সামৰণিৰ পিনে আহিব খুজিছোঁ, আৰু সেই সামৰণিত আপোনাৰ হোলী গীত আপোনালোকে পৰিৱেশন কৰা, যিহেতু আপুনি সেইটো দলৰ লগতে গায়, তেনে এটি হোলী গীত আমি শুনি যাম। আপুনি হোলী গীতটো অকণমান আৰম্ভণি মোক শুনাই দিয়কচোন।
1: ৰংগে ফাগু খেলে।

মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ

0: এই একে সময়তে।
1: হ্যালো, এতিয়া দেখুন তো নিজের স্বাস্থ্যক লৈ একেবারে চিন্তামুক্ত।
2: চিন্তা কিয় করি, মই একেবারে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
6: বিল ভৰাৰ আগতেতো আহিব নহয়।
7: ঐ ছোৱালীহঁত, কি কৰি আছ?
8: বিললৈ ৰৈ আছো।
7: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
9: RBI কয় যে আপনার পিন, OTP, CVV বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকুই নিদিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব। হে, এয়া খোয়ার চ্যাম্পিয়নশিপ আছিল নাকি? RBI কয় জানি ল, সতর্ক হোক।
10: তোর লড়াটুক এতিয়া বহুত সুস্থ দেখা গৈছে।
11: হয়, সঠিক চিকিৎসায় সকল সলনি করে দিলে।
10: পিছে এনে যত্ন কত পালি?
11: গুৱাহাটী ভেটাপাড়ার হোমিওপেথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান।
10: ও, তাত পিছে শিশুর বাবেহে সুবিধা আছে নাকি?
11: নহয়ও, শিশুর স্বাস্থ্য শিবির, পুষ্টি সম্পর্কীয় সজাগতা আর সকল বয়সের লোকের বাবে বিশেষ স্বাস্থ্য সেবা উপলব্ধ।
10: ও, সচাকৈ বৰ ভাল কথা,
11: কারণ সকলোরে বাবে সুস্থ স্বাস্থ্যবান ভবিষ্যৎ অতি প্রয়োজন।
4: হোমিওপেথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
12: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
4: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
12: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
4: উপজা দিনৰ সুবাস।
13: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
12: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
4: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক।

আজি নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা

0: মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। বিগত 5 বছৰত ৰাজ্যখনত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে অসম ভ্ৰমণ কৰিছে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। পৰ্যটন বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, শেহতীয়াভাৱে ৰাজ্যখনৰ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলীত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য তথা অন্যান্য পৰ্যটন খণ্ড চাবলৈ পৰ্যটকৰ আগমন ঘটিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগ' আৰু ট্ৰফী মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। APLত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। লীগ সন্দৰ্ভত BCCIৰ সচিব দেৱজিৎ শইকীয়াই এইদৰে কয়।
1: মই শুভেচ্ছা জনাইছো অসম ক্ৰিকেট সন্থাক। তেওঁলোকে এটা খুব আটক ধুনীয়া পদক্ষেপ লৈছে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈ আছাম প্ৰিমিয়াৰ লীগ গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ গৈছে আৰু য'ত 8টা ফ্ৰেঞ্চাইজি টীমৰ মাজত খেলবোৰ হ'ব। প্ৰায় 150 প্লেয়াৰে সুবিধা পাব আৰু মই ভাবোঁ যে ইয়াতে যিসকল খেলুৱৈয়ে সুবিধা পাব তেওঁলোকে ভাল খেল দেখুৱাব পাৰিলে নিশ্চয় IPL ফ্ৰেঞ্চাইজি বা ভাৰতীয় ছিলেক্টৰৰ চকু বা দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। এই সুবিধাটো তেওঁলোকে সঠিকভাৱে লৈ পেলাই পৰিশ্ৰম কৰি এটা খুব ভাল পাৰফৰ্ম কৰে আৰু মই ফ্ৰেঞ্চাইজিসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে অসম ক্ৰিকেটক ইয়াক এক ষ্টেপ ওপৰলৈ লৈ যোৱাত সহায় কৰিবলৈ আগবাঢ়িছে। তেওঁলোকে এই পদক্ষেপে বহুত এটা নতুন যুগৰ সৃষ্টি কৰিব আৰু অসম ক্ৰিকেট সন্থাই APLক যদি 3 বছৰ ছাকচেছফুলি চলাই নিব পাৰে।
0: আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।
2: आकाशवाणी से समाचार प्रभात के साथ मैं मुनीश शर्मा। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी ने कहा, मजबूत समुद्री क्षमता किसी भी देश के आर्थिक और रणनीतिक प्रभाव में निर्णायक है और भारत इस ओर अग्रसर है। राष्ट्रपति द्रौपदी मुर्मू मध्य प्रदेश के कोनो राष्ट्रीय उद्यान के दौरे पर हैं, चीता परियोजना की समीक्षा की। भारत आज से नई दिल्ली में ब्रिक्स राष्ट्रीय सुरक्षा सलाहकारों की 2 दिवसीय बैठक की मेजबानी करेगा। राष्ट्रीय परीक्षा एजेंसी आज से UGC नेट जून 2026 परीक्षा का आयोजन करेगी। अमरीका के उपराष्ट्रपति JD वेंस ने कहा, स्विट्जरलैंड में प्रतिनिधिमंडलों की बैठक के बाद ईरान वार्ता में प्रगति। और पुरुष हॉकी में भारत ने FIH प्रो लीग रॉटरडम चरण के अपने अंतिम मैच में नीदरलैंड को 3-2 से हराया। और अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि किसी देश की आर्थिक और सामरिक शक्ति में समुद्री क्षमता की महत्वपूर्ण भूमिका होती है और भारत इसे मजबूत बनाने की दिशा

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো জুৰি দাসৰ কণ্ঠৰেটি গীত। গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: 19 বছৰত আকাশবাণী গুৱাহাটী।
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।

আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 শুনিবলৈ পাব লক্ষ্মী ৰহাঙৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ কলাৰ প্ৰথম খণ্ড, পাঠ যুগুতাই আগবঢ়াব নমিতা শৰ্মায়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলা ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: কামাখ্যাধামত আজিৰে পৰা অম্বুবাচী মহাযোগ, প্ৰবৃত্তিৰ লগে লগে নিশা 9:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ, ৰাজ্যলৈ পৰ্যটকৰ সুদ বৃদ্ধি, বিগত 5 বছৰত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন, উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা, IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে লীগৰ ট্ৰফী লগো, আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। আজি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24, আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি

হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশীবাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডুবন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণসেতুৰ ছাৰ্ভিছ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণসেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছষ্টেণ্ড তথা বৰিপাৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰ'ব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণসেতুৰ ছাৰ্ভিছ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণসেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় লোকসকলক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। নীলাচল উৰণসেতুৰ দুয়োমূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলে তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা পথাৰ, ITA মাছখোৱা, ASTC পাৰ্কিং মাছখোৱা অথবা ঈদগাহ ময়দানত থ'ব পাৰিব। অম্বুবাচী মহাযোগৰ এই সময়ছোৱা পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত তিনিচকীয়া বা তাতোকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰীৰ ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। DG ৰোড, MG ৰোড আৰু AT ৰোডেৰে কোনো আন্তঃজিলা পৰিবহণ অথবা দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাছ অহাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিগত 5 বছৰত ৰাজ্যখনলৈ প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যান্য পৰ্যটন খণ্ড চাবলৈও অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাচী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহ আদিয়েও ৰাজ্যলৈ পৰ্যটকৰ আগমন বৃদ্ধিত সহায় কৰিছে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে।
কেন্দ্রীয় সরকারের স্বদেশ দর্পণ আর প্রসাদ আসনির জড়িয়ে কামাখ্যা মন্দিরকে ধরে অন্যান্য গুরুত্বপূর্ণ পর্যটন

0: ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত হোৱাৰ ফলত ৰাজ্যলৈ ভালেসংখ্যক পৰ্যটকৰ আগমন হোৱা বুলি অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। উত্তৰ পূৰ্বাঞ্চলত এইছ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 গৰাকী লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি আক্ৰান্ত প্ৰায় 13,809 গৰাকী মহিলাৰ ভিতৰত 6,809 গৰাকী মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰা প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ এ পি এল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগো আৰু ট্ৰফি মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। এ পি এলত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এ পি এল অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে ইতিবাচক দিশ। এই লীগৰ জৰিয়তে বহু প্ৰতিভা চিনাক্ত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত আছাম প্ৰিমিয়াৰ লীগ ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসৰ বাবে এটা ইম্পৰ্টেণ্ট মাইলষ্টোন। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অসমৰ উদীয়মান খেলুৱৈসকলে আছাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে নিজৰ ক্ৰীড়া প্ৰতিভা এখন বৃহৎ মঞ্চৰ সন্মুখলৈ অনাৰ সুবিধা পাব। ইতিমধ্যে বি চি চি আইৰ ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এই খেলখন ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে, জিঅ' হটষ্টাৰো দেখা পোৱা যাব।
0: গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে জৰিমনাৰ ক্ষেত্ৰত নগদ ধনৰ লেনদেন নকৰে বুলি অতিৰিক্ত আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। গুৱাহাটী যান বাহন আৰক্ষীৰ এজন জোৱানক উৎকোচ লোৱা অৱস্থাত ৰাইজে হাতে লোটে ধৰাৰ পাছত যান বাহন আৰক্ষী বিষয়াগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে। যান বাহন আৰক্ষীৰ কোনো জোৱান বিষয়াই জৰিমনাৰ নামত নগদ ধন বিচাৰিলে তাৎক্ষণিকভাৱে ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ বিষয়াগৰাকীয়ে আহ্বান জনাইছে।
2: যদি কিবা ফাইন কৰে, কোনো ফাইন কেছ এমাউণ্টত নকৰে, নগদ টকাত কোনো ধৰণৰ ফাইন নকৰে, আইডাৰ সেইটো এটা মেছেজ যায়, সেইটো এছ এম এছ দি আপোনালোকক বেংকত পে' কৰিব লাগে। গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ আগৰ যিটো পন্থা আছিল চালান কাটে পইচা কেছ পইচা লৈ, অসম গুৱাহাটী ট্ৰেফিক পুলিচে সেইটো কিন্তু নকৰে। মই আপোনালোকক যদি আহ্বান কৰিছোঁ, যদি কোনোবাই তেনে কেছ পইচা ল'ব দিয়ে কিন্তু তেতিয়া কোনেও নিদিব, এইটো লগে লগ যাতে আমাক জনায়।
0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 গ'লত নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেছ 2-2 গ'লত ড্ৰ হয়। কেপ ভাৰ্ডেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন ফিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাউজু আৰু অক্সটিন কানোবিও এই দুটা গ'ল দি অগ্ৰগতি লাভ কৰে। অৱশ্যে কেপ ভাৰ্ডেৰ হৈ হেল্ডাৰ ভাৰেলাৰে দিয়া আন এটা গ'লৰ জৰিয়তে দুয়োটা দলে সমতা স্থাপন কৰে। এই ফলাফলৰ পাছত দুয়োটা দলে 2 পইণ্ট লাভ কৰি গ্ৰুপ এইচ পৰ্যায়ৰ মেচসমূহৰ অন্তিম ৰাউণ্ডলৈ যাবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে কালি নিশা কেলিফৰ্ণিয়াত ইৰাণ আৰু বেলজিয়ামৰ মাজত অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেল গ'লবিহীনভাৱে ড্ৰ হৈছিল। ইয়াৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 গ'লত স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ বাতৰিৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে কালি পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাতৰিটো আমাৰ অসম কাকতে কলকাতাৰ ব্যস্ত ৰাজপথত লক্ষাধিকৰ সমাৱেশত যোগ শিক্ষকৰ ৰূপত মোদী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোগ দিৱস উপলক্ষে কালি গুৱাহাটীৰ উজান বজাৰস্থিত ৰিভাৰ ফ্ৰণ্ট উদ্যানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগাভ্যাস কৰে। দি চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটো আলোকচিত্ৰসহ প্ৰকাশ কৰা হৈছে। আজিৰে পৰা শক্তিপীঠ মা কামাখ্যা দেৱালয়ত অম্বুবাচী মহাযোগ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত নীলাচলৰ বুকুলৈ স্থানীয় ভক্তৰ লগতে দেশ বিদেশৰ লাখ লাখ ভক্তৰ আগমন ঘটিছে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নলবাৰীত কালি এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰীক্ষাৰ্থীক তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে লগুণ খুলি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়াক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমীয়া খবৰ কাকতে পৰীক্ষাৰ্থীক তালাচীৰ নামত আৰক্ষীৰ উদ্ভট কাণ্ড শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ ছুইজাৰলেণ্ডত কালি এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত অনুষ্ঠিত শান্তি আলোচনা ইৰাণৰ প্ৰতিনিধিয়ে আধাতেই ত্যাগ কৰাৰ পাছত পুনৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। দৈনিক জনমভূমি আৰু দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত ডঃ শৰ্মা চৰকাৰৰ চমকপ্ৰদ সাফল্য। শেহতীয়া পাঁচ বছৰত সৰ্বকালৰ অভিলেখ ভংগ কৰি অসমলৈ 3 কোটিৰো অধিক দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে তথ্য সহকাৰে আছুতীয়াকৈ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কামাখ্যাধামত আজিৰে পৰা অম্বুবাচী মহাযোগ প্ৰবৃত্তিৰ লগে লগে নিশা 9:08:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। ৰাজ্যলৈ পৰ্যটকৰ সোঁত বৃদ্ধি, বিগত 5 বছৰত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন। উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা। IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে লীগৰ ট্ৰফী লগো। আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরু। নমস্কার, জিলার রেহরূপত আজি আমি লৈ আহিছো শিবসাগৰ জিলার রেহরূপ। আমার সতি আছে শিবসাগৰ জিলার আমার সংবাদদাতা মুজাহিদ আলী। গছ ভাল পোৱা শিবসাগৰৰ এজন মানুহ পংকজ আগৰৱালা। সেউজ অসম গঢ়াৰ সংকল্পৰে পংকজে নীৰৱে চলাই গৈছে সংগ্ৰাম। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: সেউজ অসম গঢ়াৰ লক্ষ্যৰে বিগত 14 বছৰে নীৰৱে আৰু নিষ্ঠাৰে বৃক্ষৰোপণ কৰা এজন ব্যক্তি, তেওঁ হৈছে শিৱসাগৰ নগৰৰ বিজি ৰোডৰ নিবাসী পংকজ আগৰৱালা। পেচাত এজন কাপোৰ ব্যৱসায়ী হলেও প্ৰকৃতি সংৰক্ষণক জীৱনৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে লৈ তেওঁ এই কাম কৰি আহিছে। শিৱসাগৰ নগৰৰ বিভিন্ন পথৰ কাষত এই প্ৰকৃতিপ্ৰেমী যুৱকজনে হাজাৰ হাজাৰ গছ ৰোপণ কৰাৰ লগতে সেই গছবোৰক নিজৰ পৰিয়ালৰ সদস্যৰ দৰেই যত্নৰে প্ৰতিপালন কৰি আহিছে। কেৱল গছ ৰোৱাতেই সীমাবদ্ধ নাথাকি প্ৰতিজোপা গছৰ সুৰক্ষাৰ বাবে ঘেৰা দিয়াৰ পৰা আৰম্ভ কৰি নিয়মীয়া যত্ন লোৱাৰ কামো তেওঁ নিজেই সম্পন্ন কৰে। উল্লেখযোগ্য যে বিগত 3 বছৰ ধৰি তেওঁৰ এই সেউজীয়া অভিযানত সৈনিকৰ দৰে সহযোগিতা আগবঢ়াই আহিছে তেওঁৰ পুত্ৰ শিৱম আগৰৱালাই। পিতৃপুত্ৰৰ এই বিশেষ আৰু উল্লেখযোগ্য পদক্ষেপৰ বাবে শিৱসাগৰ নগৰৰ প্ৰতিটো পথৰ কাষত শেহতীয়াকৈ বহুতো নতুন বৃক্ষয় প্ৰাণ পাইছে। কোনো ধৰণৰ স্বীকৃতি বা লাভৰ আশা নকৰাকৈ কেৱল পৃথিৱীক অধিক সেউজীয়া আৰু বাসোপযোগ্য কৰি তোলাৰ মহান উদ্দেশ্যক সন্মুখত ৰাখি পংকজ আগৰৱালাই নিজৰ উপাৰ্জনৰ ধন ব্যয় কৰি এই কাম অব্যাহত ৰাখিছে। ৰ'দ বৰষুণ বা অন্য কোনো প্ৰতিকূলতাক গুৰুত্ব নিদি এক যুগৰো অধিক সময় ধৰি

0: চলাই অহা তেওঁৰ এই প্ৰচেষ্টাই সমাজৰ বাবে আজি এক অনুকৰণীয় দৃষ্টান্ত হৈ পৰিছে।
1: বিশ্ব চাইকেল দিৱস উপলক্ষে শিৱসাগৰত অনুষ্ঠিত কৰা হয় চাইকেল ৰেলীৰ। পৰিৱেশ অনুকূল দৈনন্দিন যাতায়াতৰ মাধ্যমৰূপে চাইকেলক পুনৰ জনপ্ৰিয় কৰাৰ উদ্দেশ্যৰে এই ৰেলীত জিলাখনৰ ভিন্ন প্ৰান্তৰ শতাধিক লোকে অংশগ্ৰহণ কৰে। এই বিষয়ে শুনক আমাৰ সংবাদদাতা মুজাহিদ আলীৰ পৰা।
0: শিৱসাগৰ চাইক্লিং কমিউনিটিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সক্ৰিয় সহযোগত 7 জুনত শিৱসাগৰত বিশ্ব চাইকেল দিৱস 2026 উদযাপনৰ অংশৰূপে এটি চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়। পুৱা 6:30 বজাত শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰৰ পৰা এই ৰেলী শুভাৰম্ভ কৰা হয়। ভাৰত চৰকাৰৰ ফিট ইণ্ডিয়া মুভমেণ্টৰ অংশৰূপে আয়োজিত এই কাৰ্যসূচীত শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মঈদুল ইছলাম, জিলা কৃষি বিষয়া সঞ্জয় উপাধ্যায়কে ধৰি বহু সংখ্যক চাইকেল আৰোহী, ক্ৰীড়াপ্ৰেমী আৰু সচেতন নাগৰিকে অংশগ্ৰহণ কৰে। চাইকেল চলোৱাক এক ক্ৰীড়া, অৱসৰকালীন কাৰ্যকলাপ আৰু পৰিৱেশ অনুকূল দৈনন্দিন যাতায়াতৰ মাধ্যম হিচাপে জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাই এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল। অংশগ্ৰহণকাৰীসকলে শিৱসাগৰ নগৰৰ পৰা জয়সাগৰ হৈ পুনৰ শিৱসাগৰ নগৰলৈ ঘূৰি আহে। প্ৰায় 17 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাপথত অংশগ্ৰহণকাৰীসকলে স্বাস্থ্য, ফিটনেছ, পৰিৱেশ সংৰক্ষণ আৰু সামূহিক অংশগ্ৰহণৰ বাৰ্তা প্ৰচাৰ কৰে। এনে কাৰ্যসূচীয়ে সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো এক ইতিবাচক ভূমিকা পালন কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে।
1: ছাত্ৰ ছাত্ৰীৰ বিদ্যালয় বেগৰ ওজন নিৰ্ধাৰণ কৰিছে শিক্ষা বিভাগে। শিৱসাগৰ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনাৰ পাছত জিলাখনত ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন পৰীক্ষা কৰি ওজন হ্ৰাস কৰাৰ বিশেষ পদক্ষেপ লোৱা হৈছে। এই বিষয়ে শুনকচোন আমাৰ সংবাদদাতা মুজাহিদ আলীৰ পৰা।
0: ছাত্ৰ ছাত্ৰীৰ ওপৰত অধিক ওজনৰ বিদ্যালয় বেগৰ বোজা হ্ৰাস কৰিবলৈ শিৱসাগৰ জিলা শিক্ষা বিভাগে এক নতুন নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যৰ শিক্ষা বিভাগৰ অধিসূচনাৰ ভিত্তিত জাৰি কৰা এই নিৰ্দেশনা অনুসৰি প্ৰথম দ্বিতীয় শ্ৰেণীৰ বাবে বেগৰ সৰ্বাধিক ওজন 1.5 কিলোগ্ৰাম, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ বাবে 2.3 কিলোগ্ৰাম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে 7 কিলোগ্ৰাম, অষ্টম আৰু নৱম শ্ৰেণীৰ বাবে 4.5 কিলোগ্ৰাম আৰু দশম শ্ৰেণীৰ বাবে সৰ্বাধিক 5 কিলোগ্ৰাম নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ত এই নিৰ্দেশনা কঠোৰভাৱে প্ৰযোজ্য হ'ব। নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিদ্যালয়সমূহৰ পৰিদৰ্শক ডাক্তৰ সমীৰণ বৰাই জানিবলৈ দিছে।
1: শিৱসাগৰ গোল্ড খাঁটি সৰিয়হৰ তেল শিৱসাগৰত ব্যাপক ৰূপত জনপ্ৰিয় হৈছে। থলুৱা কৃষকৰ এই নতুন মিঠাতেল কোম্পানীয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা। এই সন্দৰ্ভত এতিয়া বিস্তৃতভাৱে জনাব আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীয়ে।
0: শিৱসাগৰ জিলাত সৰিয়হ খেতি আৰু কৃষিভিত্তিক উদ্যোগক আগবঢ়াই নিয়াৰ লক্ষ্যৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে জিলাখনৰ দিহিংপৰীয়া সৰিয়হ প্ৰডিউচাৰ কোম্পানীয়ে। জিলাখনৰ ডিমৌ দিহিংপাৰ অঞ্চলৰ কৃষকসকলক সজাগ কৰাৰ লগতে সৰিয়হ খেতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ সংস্থাটোৱে বিশেষভাৱে কাম কৰি আহিছে।
1: জিলাৰ এৰূপ আজিলৈ ইমানতে অন্ত পৰিল। কাইলৈ পুনৰ পুৱা 9:15 আন এখন জিলাৰ এৰূপৰ সৈতে আমি লগ পাম। নমস্কাৰ।

জিলা ৰেহৰূপ শুনিলে। আজি শিৱসাগৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল শিৱসাগৰ জিলাৰ আমাৰ সংবাদদাতা মুজাহিদ আলী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো চিত্ৰগীত অনুষ্ঠানত। প্ৰথমে শুনক অজানিতে মনে মনে ছবিৰ এটি গীত, কণ্ঠ জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ।

চিত্রগীত অনুষ্ঠানত এইবাৰ শুনাইছো গানে কিয়ানে ছবিৰ টি গীত জুবিন গাৰ্গ আৰু পৰিণীতা বৰঠাকুৰৰ কণ্ঠত।

0: কৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো চলতে চলতে ছবিৰ এটি গীত। গীতটি গাইছে অভিজিৎ আৰু অলকা ইয়াগনিকে।

0: চিত্রগীত অনুষ্ঠানটির ইমানতে অন্ত পৰিল।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাতে সুৰৰ আৱেশ।
4: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
5: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
6: মোৰ নামটো জানুই বেগম।
5: ক'ত থাকে?
6: গুৱাহাটীতে থাকোঁ। অৰিজিনেল ঘৰ মোৰ বাইৰা চাৰিআলি, থাকোঁ ভাড়া কৰি দোকান এখন কিবা কৰি দি খাই আছোঁ।

0: দীঘলী পুখুৰীৰ সন্মুখত দোকান এখন কৰি আছে
1: সন্মুখতে ৰেডিঅ' পুখুৰী সন্মুখতে মোৰ এখন দোকান চলি আছে মানে বিক্ৰী পতা নাই মানে এনেই আৰু মানে কেনে কিবা কৰি আৰু একদিনত 100-200 কেতিয়াবা নহয় তেওঁ আৰু চলি আছে কিবা কিবা
0: আপোনাৰ ঘৰত কোন কোন আছে
1: মোৰ ঘৰত চবেই আছে মোৰ হাজবেণ্ডে নাই নোকোৱাইছোঁ
0: আপুনি গুৱাহাটীলৈ কেতিয়া আহিছিল
1: বহুত বছৰ হ'ল মোৰ 22 বছৰমান হ'ল
0: ইয়াৰ পিছত আহিছিল
1: বিয়াৰ পিছত আহিছোঁ মই এনেই নাই মোক ইয়াৰ মোৰ মোৰ গিৰিয়াকৰ ঘৰ ইয়াতে আছিলে ন মানুহজনে ঢুকালে এনে মানে আৰু কোনো তাৰ কোনো আছিলে মানুহজন ঢুকাইছে মোৰ ঘৰৰ আছে ঘৰৰ মোৰ ভাই ভনীয়াগিলা আছে মানে ইয়াতে কোনো নাই আৰু মানে মই অকলে মোৰ ভতিজাকেইটাৰ লগত মই
2: প্ৰতি বছৰে আমি সকলোৱে 21 জুন তাৰিখে বিশ্ব সংগীত দিৱস পালন কৰোঁ আপুনি সংগীত ভাল পায়নে
1: অঁ ভাল পাওঁ
2: কেনেধৰণৰ সংগীত আপোনাৰ প্ৰিয়
1: মই ভাল পাওঁ মই হিন্দু মুছলিম একো মোৰ একো হেৰি বিভাগ নাই মানে মানে সবকে মই নিজৰ বুলিয়ে ভাবি লওঁ
2: আপুনি আজৰি সময় পালে কোনটো সংগীত আপুনি বেছিকৈ শুনে
1: এনে শুনো মই মই টাইমে নাপাওঁ শুনিব দিন বাহিৰে নহ'লেও খাবাই নাপাম
0: আপুনি এনে কি গান ভাল পায়
1: গান মই জুবিনৰ গানে ভাল পাওঁ
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল ধন্যবাদ
1: অঁ

0: নমস্কাৰ, হাতে বাতে সুৰৰা বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম মাজেদ আলী।
0: আপুনি ক'ত থাকে?
1: মই লাচিত নগৰ।
0: আপুনি বৰ্তমান ৰিক্সা চলাই মহানগৰীত নিজৰ জীৱিকা অৰ্জন কৰি আছে, গতিকে ব্যৱসায়টোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
1: ব্যৱসায় পাতি ভাল নহয়।
0: কিয়?
1: একদম কামৰ কম।
0: আপুনি কেতিয়াৰ পৰা ৰিক্সা চলাই আছিল?
1: আজি 30 বছৰ ধৰি চলাই আছোঁ। 30 বছৰ।
0: আপুনি এনে অৰিজিন ক'ত থাকে?
1: অৰিজিন মই লাচিত নগৰত, বৰপেটা। বৰপেটা
0: থাকে। তো প্ৰথম গুৱাহাটীত আহোঁতে কেনেকুৱা আছিল গুৱাহাটীখন?
1: গুৱাহাটী ভাল আছিল তেতিয়া, পৰিৱেশ।
0: আৰু তেতিয়া ইনকাম কিমান আছিল? প্ৰথম আপুনি ইনকাম কৰি কিমান পইচা খটিছিল?
1: ইনকামটো কম আছিল, বস্তুৰ দাম কম আছিল, তেতিয়া অলপ ভাল আছিল।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: মই ছোৱালী এজনী বিয়া দিছিলোঁ, মই অকল আৰু ঘৰত মাকে কিনিলে।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ, গতিকে আজি আপুনি কাৰ গান শুনিব বিচাৰিব?
1: ভূপেন হাজৰিকাৰ গান।
0: মই জানিব বিচাৰিছোঁ, 21 তাৰিখে মানে 21 জুন তাৰিখে আমাৰ যোগ দিৱস পালন কৰা হয়, আপুনি ব্যায়াম কৰেনে?
1: ব্যায়াম কৰা নি বৰ্তমান।
0: ব্যায়াম নকৰে?
1: মই ৰিক্সাখন চলাই থাকোঁ না, পেডেল ৰিক্সা চলাই আছিলোঁ,
0: সেয়ে আপোনাৰ ব্যায়াম হৈ যায়। খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰা বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম শ্ৰী পৰেশ বৈশ্য।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: ফুটপাথতে চাহ ধাৰণ কৰি আছোঁ।
0: ওচৰতে ৰেলৱে ষ্টেচনটো আছে?
1: ৰেলৱে ষ্টেচন আছে, ৰিজাৰ্ভ বেংক আছে।
0: ব্যৱসায় কেনে চলিছে?
1: ব্যৱসায় আগতকৈ বেয়া হৈছে।
0: এতিয়া যিহেতু গেছৰো সমস্যা হৈছে, ইফালে আপোনাৰ বস্তুৰো দাম বাঢ়িছে, গতিকে
2: অকণমান হ'লেও ব্যৱসায়ত প্ৰভাৱ পৰিছে নিশ্চয়।
1: এতিয়া অলপ প্ৰব্লেম হৈছে চলাৰ কাৰণে, গেছৰ বহুত দাম বাঢ়ি গৈছে আৰু গেছ আজিকালি মানে গেছ নাপায় হ'ল, আৰু গেছ পালেও মানে 2500 টকাৰ ওপৰত কিনিব লগা হৈছে, সেইকাৰণে বহুত প্ৰব্লেম।
0: আপোনাক মাহত কিমানটা গেছ লাগে?
1: মোৰ মাহত 3টামান লাগে, 3টামান হ'লে হয়।
0: 21 জুন তাৰিখে আমি সকলোৱে বিশ্ব যোগা দিৱস পালন কৰোঁ, গতিকে আপুনি নিয়মিতভাৱে যোগৰ অভ্যাস কৰেনে?
1: টাইমেই নাপাওঁ আমাৰ, মইতো 4টা দোকানে খোলোঁ, টাইমেই নাই মোৰ।
2: কিন্তু আমাৰ প্ৰত্যেকৰে জীৱনৰ বাবে, আমাৰ শৰীৰটোৰ কাৰণে অতি দৰকাৰ বুলি আপুনি ভাবেনে?
1: অতি দৰকাৰ, স্বাস্থ্যৰ কাৰণে অতি দৰকাৰ।
2: হয়, আমি সকলোৱে কথাবোৰ জানি বুজিও সময়ৰ অজুহাত প্ৰয়োজনীয় কামবোৰ কৰিবলৈ এলাহ কৰোঁ। গতিকে মই হাতে বাতে সুৰাবেশ অনুষ্ঠানটি শুনি থকা প্ৰত্যেকজন শ্ৰোতাকে এটা অনুৰোধ জনাওঁ যে আমি যিহেতু প্ৰত্যেকেই 24 ঘণ্টা এটা পাওঁ, দিনটোত 24 ঘণ্টা এটা সকলোৰে বাবে সমান, গতিকে আমি সকলোৱে পাওঁ। সেই 24 ঘণ্টাৰ প্ৰথম অৱস্থাত মাত্ৰ 5 মিনিট নিজৰ শৰীৰটো ভালে ৰখাৰ স্বাৰ্থত দিবলৈ চেষ্টা কৰোঁ, সেই অভ্যাসটো গঢ়িবলৈ চেষ্টা কৰোঁচোন আহক, নে কি কয় দাদা?
0: আৰু 21 তাৰিখে মিউজিক দিৱস, সংগীত দিৱস, গতিকে আপুনি সংগীত শুনে নে নাই?
1: এইটো বহুত ভাল পাওঁ, গাব নাজানো, বহুত ভাল পাওঁ, এনেই টাইম গান শুনি থাকোঁ।
0: কেনেকুৱা ধৰণৰ গান আপুনি বেছি ভাল পায়?
1: বেছিভাগ জুবিনৰে বেছিভাগ শুনা যায়।
0: গানৰো কিছুমান অকণমান ক্লাছিকেল ভাল পায়, কিছুমান মডাৰ্ণ ভাল পায়, কিছুমান
1: যিকোনো গান হ'লে ভাল পাওঁ, মই বুজি নাপালেও গান ভাল পাওঁ।
0: আপোনাৰ তেনেকুৱা কিবা প্ৰিয় গান আছে?
1: গান মই চব গানেই ভাল পাওঁ, গান আৰু মই বেছিভাগ জুবিনৰ গান শুনো আৰু।
0: ঠিক আছে, মই আজি আপোনাক আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে জুবিন গাৰ্গৰ গান এটি শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, আপোনাক হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠান দিলে আদৰণি জনাইছোঁ। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম জিতুল ভাৰ্গৱ, মই ইয়াৰে পূজাৰী হিচাপে আছোঁ। মোৰ দোকানো আছে, মই দোকানত বহোঁ।
0: 22 তাৰিখৰ পৰা যিহেতু অম্বুবাচী মেলা আৰম্ভ হ'ব, গতিকে এই বিষয়ে আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ।
1: মেলাটো বহুত আগৰ পৰা চলি আছে এইখন মেলা, এতিয়া হয়তো মানুহ অলপমান বেছিকৈ সমাগম হয় আগতকৈ। আৰু এইটো মেলাৰ প্ৰাধান্যতা এইটোৱে যে ওৱান অফ দ্য ব্লিডিং গডেছ বুলি মনা যায়, আৰু এইকেইদিন মাৰ মেনচুৰেশ্যন পিৰিয়ড বুলি আমি ভাবি কিনে কোনো দৰ্শনাৰ্থী বন্ধ হৈ কিনে আমি এইখিনি টাইমত মাৰ আৰাধনা কৰোঁ। জাষ্ট
0: যিহেতু ইয়াতে দৰ্শনাৰ্থী এই 3 দিন মাক চাব নোৱাৰে, আৰু বিভিন্ন ধৰণৰ মানুহ, সাধু সন্ত সকলো আহি কিনে মাক পাবৰ কাৰণে ধ্যান কৰি থাকে বাহিৰতে, এই ক্ষেত্ৰত ব্যৱসায়ত কিবা প্ৰভাৱ পৰে নেকি?
1: হয়, ব্যৱসায়ত প্ৰভাৱ পৰে আমাৰ, মানে যোনখিনি নৰ্মেল ডেজতকৈ আমাৰ এইখিনি টাইমত অলপমান ভিৰটো বাঢ়ি যায়, আৰু যোনখিনি মেইন যোনখিনি টাইমখিনি সেইখিনিত আমাৰ ব্যৱসায় বুলি ক'ব গ'লে সেইখিনি আমাৰ ভাল একো ব্যৱসায় নহয়, খালি আমি এইখিনি টাইমত মাক ক্ষমা জনাওঁ অকল।
0: এতিয়াতো আপোনাৰ প্ৰসাদ মাক যি দিয়া হয় সেয়া আপোনালোকে বেচে, কিন্তু সেইটো টাইমত বাহিৰা বাকী

0: যিবোৰ বস্তু আছে সেইবোৰ লয়নে দৰ্শনাৰ্থীয়ে? ধৰক চিন হিচাপে মা কামাখ্যাৰ পৰা এইটো বস্তু আনিছোঁ, সেই চিন হিচাপে লয়নে?
1: সেই টাইমখিনিত নহয়, সেইখিনি টাইমত ইমান বিক্ৰী আমাৰ নাথাকে।
0: হয়, আপুনি যিহেতু পুৰোহিত, সাধাৰণ মানুহখিনিয়ে যিসকলে আমাৰ কামাখ্যা মন্দিৰত আহিব নোৱাৰে, তেওঁলোকে ঘৰৰ পৰা কিদৰে মাক আৰাধনা কৰিব পাৰে সেই বিষয়ে অকণমান ক'ব নেকি?
1: মাৰ নাম জপ কৰিলে হৈ যায়, মিনিমাম এক ঘণ্টা যদি মাৰ নামত দিব পাৰে এইকেইদিনত, খুব এটা ভাল ফলাফল পোৱা যায় বুলি ভাবিব পাৰে।
0: আৰু সাধাৰণতে যি কিছুমান মানুহে, বিশেষকৈ যিসকল বিধৱা তিৰোতা বা কিছুমানে এই আমতি চোৱা বুলি মানে, সেইটো সেইটো কিমান দূৰ সত্য সেই বিষয়ে অকণমান ক'ব নেকি?
1: আচলতে মানা এইটো গৈছিল কি, যিটো কি মাৰ দৰ্শন বন্ধ থাকে সেইকেইদিন মাক ভোগো দিয়া নাযায়, যিটো কি আমি আমাৰ মাক আমাৰ ইষ্ট দেৱ হিচাপে মানো, যিটো কি আমাৰ মাৰে ভোগ নালাগে, সেই স্থলত আমি কেনেকৈ কিবা খাব পাৰোঁ? চ' সেইকাৰণে আমিও একো নাখাওঁ সেইকেইদিন, আমিও জাষ্ট ফল মূল বা মানে জুলীয়া বস্তুখিনি গ্ৰহণ কৰোঁ, বাকী বেলেগ বনাই কিনে চৰু বনাই কিনে আমি একো নাখাওঁ।
0: খুব ভাল লাগিল আপুনি ইমান সুন্দৰকৈ কথাখিনি ক'লে, তাৰ বাবে অশেষ ধন্যবাদ। আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব, মানে আমাৰ এই অনুষ্ঠানটিৰ যিসকল ব্যক্তিৰ সৈতে আমি কথা পাতোঁ তেওঁলোকে ভাল পোৱা গীত এটা আমি শুনাই দিওঁ শেষত, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
1: মায়া গানটো একবাৰ শুনাই দিব।
0: ঠিক আছে, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: में थे और वो इसके आगे कुछ भी नहीं कर सकता।
1: बहुत धीरे धीरे उस भालू ने सीखा कि उसकी दुनिया इतनी सीमित नहीं है, बल्कि उसके सामने आजादी का असीमित संसार है।
0: मित्रों, क्या हम भी कई बार उसी भालू की तरह नहीं हो जाते? हमारे आपके साथ भी अक्सर ऐसा हो सकता है। नकारात्मक परिस्थितियों से हम सीखने लगते हैं कि हम जितना कर रहे हैं उससे ज्यादा कर ही नहीं सकते। हो सकता है कि कभी किसी ने ऐसा कह दिया हो कि इससे अच्छा तुम कर ही नहीं सकते।
1: लेकिन मित्र, कोई कुछ भी कहे, कोई चाहे आपको बार बार याद दिलाता रहे कि आपसे कुछ नहीं होगा, आप स्वयं को याद दिलाइए कि आप में बहुत सी असीमित क्षमताएं मौजूद हैं और आप बहुत अच्छा कर सकते हैं।
0: तो विश्वास रखिए कि आप जितना कर रहे हैं उससे और भी बहुत अच्छा कर सकते हैं। और हाँ, याद रखिए कि आपको अपनी तुलना किसी और से नहीं करनी है।
2: ईमान पड़े राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषदर द्वारा प्रायोजित अनुष्ठान उमंग खनिले एया आकाशवाणी गुवाहाटीर महापाहु। एटा खनক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ আৰু ন্যায়িক দপ্তৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। ডিমৌ আলোন নগৰৰ নৱনিৰ্মিত বকুলবনত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত ডিমৌ সমজিলা আয়ুক্ত লুকুমণি বৰাই তেওঁক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মন্ত্ৰীগৰাকীক ডিমৌ পৌৰসভা আৰু সমজিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। শপত গ্ৰহণৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
4: আজি পদেন সদস্য হিচাপে ডিমৌ পৌরসভাত আজি শপথ গ্রহণ করল। আমার সমজিলা আয়ুক্তয়ে শপথ গ্রহণ করবালে, লগতে আমার পৌরসভার পৌরনেত্রী আর সদস্য সদস্য সরকারি বিষয়া সকল আছে, একটা নতুন নত্ব আনিছে, নতুন পরিবেশ আজি শপথ গ্রহণ করেছে। আর ডিমৌ রাইজর কারণে একটা ভাল খবর যে বকুলবন এখন আমি পাইছো, যত আমি ছাত্র ছাত্রীর পর আরম্ভ করে জ্যেষ্ঠসকলের পর আরম্ভ করে সকলে এই পরিবেশ আমি ধরে রাখব লাগিব। আর মানে ভাবো যে ডিমৌ পৌরসভা ইমান ধুনিয়া একটা পরিবেশ গড় দিলে।
3: লখিমপুৰ জিলাৰ শ্ৰী শ্ৰী পদুমণি আইধানৰ ৰংগমঞ্চত কালি এটা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ৰাজ্যৰ অগ্ৰণী সামাজিক সংস্থা শিক্ষণ প্ৰকাশন সংস্থা অসমৰ উদ্যোগত উজনি অসম ভিত্তিক এই বঁটা প্ৰদান কৰা হয়। উজনি অসমৰ বিভিন্ন জিলাৰ প্ৰায় 80 গৰাকী লোকক সমাজ হিতৈষী বঁটা, সুগন্ধি কাব্য বঁটা, জীৱন সমৃদ্ধ বঁটা, মানৱ দৰদী বঁটা, গুৰুচৰিত বঁটা, সত্যনিষ্ঠ সাংবাদিকতা বঁটাকে ধৰি অন্যান্য কেইবাটাও বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত লখিমপুৰ জিলাৰ যুৱ সাংবাদিক পল্লৱ মিলিক 2026 বৰ্ষৰ সত্যনিষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ধেমাজিৰ মৰিধল হাঁহচৰাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 2জন বেংক বিষয়াৰ মৃত্যু হয়। লক্ষী পথাৰৰ দিশৰ পৰা ধেমাজি অভিমুখে আহি থকা চাৰিচকীয়া এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত

0: বোকা এটা পুখুৰীত সোমাই পৰাৰ ফলত গাড়ীখনৰ চালক আৰু আৰোহী দুয়োগৰাকীৰ মৃত্যু হয়। মৃত্যু হোৱা লোক দুজন ধেমাজি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মূল শাখাৰ কোষাধ্যক্ষ হীৰকজ্যোতি মিলি আৰু গাণনিক ৰাতুল কোঁৱৰ বুলি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে। নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ব্ৰিক্সৰ 11খন সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তাৰক্ষী মুৰববীসকলক একত্ৰিত কৰি এই সমাৱেশত সভাপতিত্ব কৰিব। ইয়াৰ ভিতৰত ভাৰত, ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, ছৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ আছে। এই সমাৱেশত অগতানুগতিক নিৰাপত্তাজনিত প্ৰত্যাহ্বান শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসমূহে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি আক্ৰান্ত প্ৰায় 13,809 মহিলাৰ ভিতৰত 6,809 মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰাৰ প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাপাহু। আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাই নিউজ অন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত মিতুল গগৈ, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া শুনক পাৰাগমালা লাইভ অনুষ্ঠানটি। আগবঢ়াব জয়শ্ৰী ডেকাই।
2: आपका स्वास्थ्य विशेषज्ञ देखभाल और संवेदनशील सेवा का हकदार है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में अनुभवी चिकित्सकों द्वारा आपकी आवश्यकताओं के अनुरूप व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र स्वास्थ्य सेवाएं प्रदान की जाती है। कुछ विशेष रोग स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा परामर्श एवं मार्गदर्शन भी उपलब्ध है। चयनित रोगों से पीड़ित पात्र मरीजों को निःशुल्क दवाइयाँ एवं प्रयोगशाला जाँच सेवाओं का लाभ भी मिल सकता है। सरकारी संस्थान में विश्वसनीय और किफायती स्वास्थ्य सेवा का लाभ उठाइए।
3: RRIH भेटापाड़ा गुवाहाटी।
2: यह संदेश जनहित में जारी।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ পশ্চিমে অৱস্থিত এটি অঞ্চল পথৰুঘাট। প্ৰচলিত অনুসৰি পথৰু নামৰ এজন খাটুৱৈৰ নামেৰেই অঞ্চলটোৰ নাম পথৰুঘাট হয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে এই পথৰুঘাটৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। হয়তো সেয়া আছিল ব্ৰিটিছ বিৰোধী ভাৰতীয় জনতাৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম ৰোদকাচলী। আজি আমি উপস্থিত আছোঁ ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাট অঞ্চলত।
2: চন 1894 ইংৰাজৰ বৰ্ধিত নিৰীখৰ খাজানাৰ বিৰুদ্ধে পথৰুঘাটৰ লগতে দাহি, দেওমৰ্ণৈ, পাতিদৰং, দুনি, দীপিলা, চিপাঝাৰুকে আদি কৰি বহু অঞ্চলৰ শ শ কৃষক আৰু সাধাৰণ প্ৰজাই জানুৱাৰীৰ মাজভাগৰ পৰাই ৰাইজমেলৰ যোগেদি খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰাই নহয় খাজানা সংগ্ৰহতো বাধা প্ৰদান কৰি আহিছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পাছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈ 3দিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰে। ৰাইজৰ কোনো ওজৰ আপত্তি শুনিবলৈ প্ৰস্তুত নথকা সেই সময়ৰ দৰং জিলাৰ জিলাধিপতি মিষ্টাৰ এণ্ডাৰছন আৰু মহকুমাধিপতি মিষ্টাৰ ৰেমছনে কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেবিংটনৰ সৈতে 26 তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি 27 তাৰিখে আহি তাত উপস্থিত হয়। আৰু 1894 চনৰ 28 জানুৱাৰী আছিল সেই পবিত্ৰ দিন যিদিনা পথৰুঘাটৰ ৰাইজে বুকুৰ তেজেৰে জন্মভূমিৰ চৰণ ধুৱাই সমন্বয়ৰ লগতে অসীম সাহসৰ পৰিচয় দি গ'ল।
1: ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাটৰ কৃষক বিদ্ৰোহ, যাক পথৰুঘাটৰ ৰণ বুলি আমি সকলোৱে জানো, এয়া কিন্তু মাত্ৰ এদিনৰ পৰিণতি নহয়। ইয়াৰ আছে এক দীঘলীয়া ইতিহাস। পথৰুঘাটৰ ৰণৰ ইতিহাস সম্পৰ্কে জানিবলৈ আমি উপস্থিত হৈছোঁ পথৰুঘাটৰ ৰণৰ শ্বহীদ ভদীয়াকেওটৰ পৰিণাতি কুলেন্দ্ৰনাথ ডেকাৰ ওচৰত। নমস্কাৰ। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কিয়নো সংঘটিত হ'ব লগা হ'ল বা ইয়াৰ ইতিহাস কি, এই বিষয়ে অলপ জনাব নেকি?
3: নমস্কাৰ। পথৰুঘাট বুলি ক'লে এটা বৃহৎ অঞ্চলক বুজায়। পশ্চিমে দুনি দীপিলা, ইফালে দেওমৰ্ণৈ পাতিদৰং, ইফালে ব্যাসপাৰা মুছলিমঘোপা চিপাঝাৰ ডিগিৰপাৰ, এনেকে সমগ্ৰ অঞ্চলটোকে পথৰুঘাট বুজোৱা যায় এটা সময়ত। পথৰুঘাট বুলি ক'লে ইয়াতে কিছু কথা সংমুখাই পৰিছে। আমি মূলগতভাৱে কথাখিনি ক'ম 1894 চনৰ পথৰুঘাট ৰণৰ সম্পৰ্কত। পথৰুঘাট ৰণৰ কাহিনীয়ে অকল পথৰুঘাটতে ই সীমাবদ্ধ হৈ থকা নাই, সমগ্ৰ দৰং জিলা আৰু দৰং জিলাৰ বাহিৰতো ই প্ৰচাৰ হৈছে। পথৰুঘাট ৰণ একেদিনে হোৱা নাই আচলতে।

পাথরঘাটৰ ৰণ কিয় হৈছিল বুলি কলে মূলগতভাৱে কব লাগিব মাটিৰ খাজানা বৃদ্ধিৰ হকে হোৱা এক বিদ্ৰোহ, তাক কৃষক বিদ্ৰোহ বুলি কোৱা হয়। মাটিৰ খাজানা বৃদ্ধি কৰিছিল বা মাটিৰ খাজানা লগাইছিল, প্ৰথমতে আছিল নাঙল খাজানাপতি পাচিকি, তাৰপাছত বৃদ্ধি হলগৈ আৰু মাটি তিনি ভাগত বিভক্ত কৰিলে, ফিৰিংগতি, ৰূপিত আৰু বস্তি মাটি, আৰু ইয়াৰ প্ৰতিগৰে খাজানাও বেলেগ বেলেগ আছিল। 1833-34 চনত মাটিৰ খাজানা বৃদ্ধি কৰিছিল, 1842-43 চনত খাজানা বৃদ্ধি কৰিলে, 33-34 চনত যিমান খাজানা আছিল তাৰ দুগুণ খাজানা হ'ল, তেতিয়া প্ৰজাই বিদ্ৰোহ কৰিছিল, মনে মনে প্ৰজা সন্তুষ্ট হৈছিল। তাৰপিছত আকৌ এনেকৈ থাকোঁতে এইখিনি কিন্তু মনে মনে গুজৰি গুমৰিছিল প্ৰজাই, তাৰ প্ৰতিবাদ জনাই আছিল। তাৰ আকৌ 10 বছৰ পিছত 1868-1869 চনত আকৌ খাজানা বৃদ্ধি কৰাত তেতিয়া প্ৰজাই মুখৰিত হ'ল আৰু প্ৰজাই সমবেত হ'ল, খাজানা চৰকাৰক খাজানা নিদিবৰ কাৰণে উদ্যত হ'ল। আৰু তেতিয়া পথৰুঘাটৰ আজি যিটো ডাক বঙলা, সেই ডাক বঙলাটো আছিলে খেৰেৰে নিৰ্মিত জোঙা ডাক বঙলা এটা। এই ডাক বঙলাৰ সন্মুখত সমবেত হৈ খাজানা বৃদ্ধিৰ প্ৰতিবাদ জনাইছিল ইংৰাজ চৰকাৰৰ বিৰুদ্ধে। ইংৰাজ চৰকাৰে খাজানা কম কৰিব নোৱাৰে আৰু পথৰুঘাটৰ প্ৰজাই খাজানা বৃদ্ধি বৰ্ধিত হাৰত খাজানা দিবলৈ অপাৰক, এই কথাখিনি জনাইছিল। তেতিয়া প্ৰজাৰ মনত উমি উমি জ্বলি থকা জুইকুৰা বিস্ফোৰিত হৈছিল আৰু কি কৰিছিলে যে তাত থকা ডাক বঙলাটো জুই জ্বলাই দিবৰ কাৰণে তেওঁলোক উদ্যত হৈছিল। কিন্তু কথা কি, তাত গণ্যমান্য ব্যক্তি জনা বুজা মানুহ ভাবিলে এই কথাটো ডাঙৰ কথা হ'ব, গতিকে বুজাই পৰাই সেইটো ৰখিলে। 1838 চনত যেনেকৈ খাজানা বৃদ্ধি হৈছিল, 1894 চনতো খাজানা বৃদ্ধি কৰিছিল ইংৰাজ চৰকাৰ, আৰু তেতিয়া প্ৰজাই বিদ্ৰোহ কৰিছিল আৰু ইংৰাজ চৰকাৰে পথৰুঘাটত এই কৃষকখিনি সমবেত হ'বৰ কাৰণে তহচিলদাৰ ভৱানী চৰণ ভট্টাচাৰ্য পথৰুঘাটত সমবেত হ'বৰ কাৰণে আহ্বান জনাইছিল। সেইমতে বিভিন্ন ঠাইত প্ৰজাবিলাকে সমবেত হৈ ইয়াত আহিছিল, যাক নাম কৰা হৈছিল ৰাইজমেল। ৰাইজমেলৰ জৰিয়তে প্ৰজাই খাজানা কম দিব, ৰজাক জনাব, এইটোক লৈ পথৰুঘাটত সমবেত হৈছিল কৃষক প্ৰজা, সমগ্ৰ দৰং জিলাৰ কৃষক প্ৰজা। আৰু এইখিনি উমান পাওঁ দলিপুৰণৰ, তেতিয়া তাত পথৰুঘাটৰ প্ৰজা আহি সমবেত হৈছিল আৰু ইংৰাজবিলাক, ইংৰাজ চাহাব সুদূৰ তেজপুৰৰ পৰা ডেপুটি কমিশ্যনাৰ এণ্ডাৰচন, মহকুমা অধিপতি ৰেমচন, পুলিচ অফিচাৰ বেৰিংটন, সেইবিলাক আহি সেইবিলাকৰ লগত আৰু সুসজ্জিত পুলিচ বাহিনী তেওঁলোকে আহিছিল, বন্দুকধাৰী পুলিচ বাহিনী আহিছিল আৰু দুয়োঘৰ বহিছিল এই পথৰুঘাটৰ যিটো ডাক বঙলা আছিল, ডাক বঙলাৰ সন্মুখত। সেই সময়ত পথৰুঘাট প্ৰশাসনৰ উপকেন্দ্ৰ আছিল, তাত তহচিলদাৰ অফিচ আছিল পথৰুঘাটত। তেতিয়া তাত মানুহবিলাকে তেওঁলোকে খাজানা দিব নোৱাৰো, বৰ্ধিত হাৰত খাজানা দিবৰ কাৰণে আমি অপাৰক বুলি ইংৰাজ চাহাবক, ডেপুটি কমিশ্যনাৰ, মহকুমা অধিপতি আৰু এণ্ডাৰচন পুলিচ অফিচাৰক কথাখিনি বুজাই দিছিল যে আমি দিব নোৱাৰোঁ। তেওঁলোকে ক'লে যে আমি খাজানা ৰেহাই দিব পৰা আমাৰ হাতত ক্ষমতা নাই, এইটো মহাৰাণীয়ে কৰিব পাৰে। এনেকৈ কথাখিনি কোৱাত কথাবিলাক উত্তেজিত হ'ল প্ৰজাবিলাক আৰু লাহে লাহে কথাটো গৈ উত্তেজিত হৈ এটা চৰম সময় পালে, য'ত প্ৰজাই বিদ্ৰোহ বুলি কৈছোঁ, প্ৰজাই ইংৰাজ চাহাবৰ লগত গণ্ডগোল কৰিলে আৰু ইংৰাজ চাহাব ইতিমধ্যে সশস্ত্ৰ হৈ আহিছে আৰু দুঘৰৰ মাজত প্ৰথমতে কথা পাতি হৈছে, হতাহতি হৈছে। তাৰপিছত ইংৰাজ চাহাবে গুলি কৰিবৰ কাৰণে হুকুম দিছিল আৰু তেওঁলোকে গুলী চালনা কৰিলে আৰু পথৰুঘাটৰ প্ৰজাই যোনে যি পালে, দুলিচৰ পৰা কুঁহিয়াৰফালে খৰি বা অন্যান্য যি পালে সেইবিলাক হাতলৈ উদ্যত হৈছিল তেওঁলোকৰ লগত আক্ৰমণ কৰিবৰ কাৰণে। আৰু এনে ক্ষেত্ৰত 140 জন সাতকুৰি হিন্দু মুছলমান কৃষকে প্ৰাণ দিছিল আৰু সেইসকলক একেটা গাঁতাতে সমাধিষ্ঠ কৰা হৈছিল। কিন্তু যিসকল ভৰিত গুলি লাগিল, গাত গুলি লাগিল, সেইসকল চচৰি বাগৰি গৈ ওচৰৰ জাৰণি পানীৰ ওচৰত তেওঁলোক পৰি থাকিল, কাৰণ তেওঁলোকক পৰিয়ালৰ বিচাৰি আনিব নোৱাৰা হ'ল, জেল জৰিমনা হ'ল, ফাঁচি দিব পৰা এনেকুৱা কথা হ'ল। গতিকে সেইসকলে তেনেকে পৰি থাকি পানী জুৱলিত জংঘলৰ মাজত পৰি থাকি শিয়াল কুকুৰৰ খাদ্য হৈছিল আৰু যিসকলক জেল জৰিমনা কৰিছিল 75 টকা পৰ্যন্ত জেল জৰিমনা আৰু 3 বছৰ পৰ্যন্ত কাৰাদণ্ড ব্যৱস্থা কৰা হৈছিল পথৰুঘাটত। আমি পথৰুঘাটৰ শ্বহীদৰ সংখ্যা 7 কোটি জন যদিও আমি এতিয়ালৈকে 64 জনৰ নাম মানে বুটলিবলৈ সক্ষম হৈছোঁ। তাৰে 27টা পৰিয়ালকহে লগ পাইছোঁ এতিয়ালৈকে, 27টা পৰিয়ালক, আৰু বাকীখিনিক আমি লগ পোৱাৰ আমাৰ সুবিধা হোৱা নাই। কিন্তু এটা কথা আচৰিত, এই অঞ্চলতে এখন গাঁৱত 27 জন মুক্তিযোদ্ধা আছে, সেই হ'ল পথৰুঘাটৰ ওচৰৰে নিকটৱৰ্তী গাঁও ব্যাসপাৰাত 27 জন মুক্তিযোদ্ধাৰো আৰু 2 গৰাকী কৃষক শ্বহীদ, পথৰুঘাট ৰণৰ কৃষক শ্বহীদ আছে। এনেকৈ আৰু আটাইতকৈ ডাঙৰ কথা, কৃষক শ্বহীদ আমি প্ৰথমতে হৰিধ্বনি দিছিলোঁ, হৰিবল হৰিবল বুলি কৈছিল সেইটো ডুমুহু শৰ্মা, আৰু হোৱালা আকবৰ দিছিল বৰলিখিৰা শেখ, হিন্দু মুছলমান একেলগে হৰিধ্বনি।

0: আৰু আল্লাহু আকবৰ দি আগবাঢ়ি গৈছিল। এই সমন্বয়টো আজিও পথৰগতৰ মানুহৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে, আৰু পথৰগতৰ মানুহৰ সেই সময়ত একেলগে লগে কাম কৰিছিল পথৰগতৰ ৰাইজাই। অকল পথৰগত নহয়, মই আগতে কৈ অহা এই দুনি দীপিলা, দেৱনৈ পাতিদৰং, ডিগিৰ পাৰ, মুছলিম গোপা, টুৰাই, শিৱাজাৰ আজাৰ আদি ঠাই মানুহ ইয়াত লগ লাগিছে। আৰু পথৰঘাটৰ এই 25 বছৰ পিছত পথৰঘাটৰ ৰণ হৈ পাছত কৃষক বিদ্ৰোহ হৈ 1894 চনৰ 28 জানুৱাৰীত আৰু জালিয়ানৱাগৰ হত্যাকাণ্ড হয় 1919 চনৰ 13 এপ্ৰিলত। যেতিয়া পথৰঘাটৰ ৰণৰ বা কৃষক বিদ্ৰোহৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব, সেই সময়ত জালিয়ানৱাগৰ হত্যাকাণ্ড হৈছিল। জালিয়ানৱাগৰ হত্যাকাণ্ডই অকল পাঞ্জাৱতেই সীমাবদ্ধ হৈ নাথাকিল, গোটেই ভাৰতবৰ্ষ তথা গোটেই বিশ্বতে বিয়পি পৰিল। কিন্তু পথৰুঘাট এই অসমৰ এই ইমান ডাঙৰ এটা ঘটনা, এই ঘটনাটো অসমতে ভালকৈ বিয়পি পৰা নাই, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আজিলৈকে ভালকৈ বিয়পি পৰা নাই। পথৰুঘাটৰ পৰা সমগ্ৰ দেশতে দেখুৱাই থৈ গ'ল সমন্বয় স্বাক্ষৰ বহন কৰি থকা এটা উদাহৰণ দি থৈ গুচি গ'ল। পথৰঘাটৰ বজাৰ সহ্য, বীৰ্য, সাহস, ত্যাগ এইখিনি দি থৈ দেখুৱাই থৈ গ'ল। তেওঁলোকৰ এই কষ্ট, এই ত্যাগ আজিও তাৰ নাতিভতীসকলে পাহৰা নাই।
1: ব্ৰিটিছে অসমীয়া ৰাইজক শোষণ কৰি এফালৰ পৰা পংগু কৰাটো সহ্য কৰি থাকিব পৰা নাছিল সেই সময়ৰ স্বাধীন চেতিয়ামনৰ কৃষকসকলে। সেয়ে হাত সাৱটি বহি নাথাকি হিন্দু মুছলমান নিৰ্বিশেষে পথৰুঘাটৰ কৃষক ৰাইজ একগোট হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া কথাটোৱেই আছিল তাৰ প্ৰমাণ। পথৰুঘাটৰ ৰণ আছিল ইয়াৰেই পৰিণতি, য'ত হাতকুৰি কৃষক শ্বহীদৰ তেজেৰে ৰাঙলী হৈছিল পথৰুঘাটৰ ভূমি।
2: অন্যান্য ভাৰতীয় বাতৰি কাকতৰ লগতে লণ্ডনৰ পৰা প্ৰকাশিত দ্য টাইমছ কাকততো 3 ফেব্ৰুৱাৰী তাৰিখে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ খবৰ প্ৰকাশ পাইছিল। দুদিন পাছত প্ৰকাশ পোৱা কলিকতাৰ সাংবাদিকে পঠিওৱা আন এক বাতৰিটো এই ঘটনাই গুৰুত্ব পালে।
1: অৱশ্যে দুয়োটা বাতৰিতে নিহত লোকৰ সংখ্যাৰ সামঞ্জস্য নাছিল। মাছেৰেক পাছত দ্য টাইমছ এ হাউচ অৱ কমনছত সাংসদ এইছ ফাউলাৰে এই সংক্ৰান্তত দিয়া বক্তব্যও প্ৰকাশ কৰিলে।
2: যদিও পথৰুঘাটৰ ৰণত বহুসংখ্যক শ্বহীদ হ'ল, আনপক্ষে ব্ৰিটিছ শাসকসকলক স্তম্ভিত কৰি দেখুৱাই দিয়া হ'ল যে তেওঁলোকেই মানুহ নহয়, অসম তথা পথৰুঘাটতো মানুহ আছে, সেয়া সময়ে কৈছে, বুৰঞ্জীয়ে কৈছে। আজিও প্ৰতিজন শ্বহীদৰ পৰিয়ালে নিজকে শ্বহীদৰ পৰিয়াল বুলি গৌৰৱবোধ কৰে। সেয়া প্ৰতিফলিত হৈছে শ্বহীদ তালিকাৰ প্ৰথমগৰাকী শ্বহীদ দুমহু শৰ্মা আৰু শ্বহীদ ফজিল শেখৰ পৰিণাতিৰ ভাষ্যত।
3: নমস্কাৰ, মোৰ নাম শ্ৰী চম্পক শৰ্মা, মই দুমহু শৰ্মাৰ পৰিণাতি। আমাৰ ঘৰ হৈছে ব্যাসপাৰাত। 1894 চনৰ 28 জানুৱাৰী তাৰিখে যিখন মানে আমাৰ পথৰঘাটৰ ৰণ হৈছিল, সেই ৰণত আমাৰ আজোককা দমু শৰ্মা ব্ৰিটিছৰ গুলি খাইছিল, খাই তেখেতে মানে ইয়াতে সমাধিষ্ঠ কৰিছিল। তেখেতক যে আমাৰ ঘৰৰ মানুহে আমি কোনোৱে বিচাৰি পোৱা নাছিল, সেই সময়ত মানে শুনা পোৱা কথা আমাৰ ঘৰৰ মানুহে কৈছিল, তেখেতৰ ইয়াতে এটা ঘাটতে গোটেই চবকে সমাধিষ্ঠ কৰিছিল। আৰু মানে সেই সময়ৰ গুলি খোৱাৰ বৰলিকা শেখ, দুমু শৰ্মা আৰু বিভিন্ন পথৰু শেখ এইবিলাক আছে, তেওঁলোকক মানে ইয়াতে একেলগে হেৰি সমাধিষ্ঠ কৰিছিল আৰু।
4: নমস্কাৰ, মোৰ নাম মোহাম্মদ হাৰুণা ৰচিদ। 1894 চনৰ পথৰুঘাট ৰণৰ কৃষক শ্বহীদ ফজিল শেখৰ আজোনাতি হয়। মোৰ আজোককা আছিলে এজন খুব সাহসী আৰু দেশপ্ৰেমত মগ্ন এজন ব্যক্তি। মই মোৰ আইতা বা মোৰ ককা দেউতাই তেওঁৰ বিষয়ে দুই এষাৰ কথা কৈছিলে, আৰু সেইখিনিৰ ভিতৰতে মোৰ মানে সেইখিনিৰ ওপৰতে মোৰ এটা আভাস তেওঁৰ প্ৰতি মনত সেই লৈছোঁ। এতিয়া কথা হ'ল, তেখেত এজন এনেকুৱা সাহসী ব্যক্তি আছিলে বোলে সমাজত যিকোনো এটা গণ্ডগোল হ'লে বা কাৰোবাৰ ক'ৰবাত কাজিয়া হ'লে, কাৰোবাৰ ঘৰত জুই লাগিলে বা বিপদ আপদ হ'লে আমাৰ আজোককে হেনো দৌৰ মাৰি গৈ মানুহক সহায় কৰিছিলে। তাৰ মাজতে 1832 চনৰ পৰা ব্ৰিটিছ চৰকাৰে যিটো শোষণ আৰু নিষ্পেষণৰ কাৰণে খাজানা বৃদ্ধিৰ যিটো আমাৰ অসমীয়াৰ ওপৰত কৰ বহাইছিলে, আৰু সেই সময়টোত তেখেতৰ আমাৰ বাকী যিখিনি আমাৰ এই 73 পথৰুঘাট অঞ্চলৰ গণ্যমান্য ব্যক্তি আছিলে, সেই সময়ৰ হিন্দু মুছলিম সকলো লগ হৈ তেওঁ অকণমান

0: মোৰ আজোককাই আগভাগলী সকলো একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিলে আৰু ঠায়ে ঠায়ে গৈ সভা সমিতি কৰি ইংৰাজৰ বিৰুদ্ধে কিছু মানুহক বুজনি দিছিলে। পথৰুৱতীয়া ৰাইজে একত্ৰিত হৈ 1894 চনৰ সেই 28 জানুৱাৰী তাৰিখটোত আমাৰ পথৰুঘাটৰ যি তহচিলদাৰৰ অফিচ আছিলে সেই অফিচত ব্ৰিটিছ চাহাবক তহচিলদাৰৰ জৰিয়তে মতাই আনি এটা প্ৰতিবাদ মুখৰ কৰি শেষত গৈ ওচৰতে পৰি থকা বাঁহৰ মানে কি ফালাখৰি বুলি কয় আমাৰ আচলতে কুঁহিয়াৰ পেৰিবলৈ তাতে থৈ দিছিলে। আমাৰ সেইখিনি ঠাইত মানে তেতিয়া মানুহে কুঁহিয়াৰ পেৰিছিলে হেনো, আৰু সেই কুঁহিয়াৰ পেৰাৰ কাৰণে কিছুমান খৰি ফালি বাঁহৰ খৰি ফালি তাতে থৈ দিছিলে। কিছুমানে তাৰে খৰি লৈ গৈ ব্ৰিটিছ চাহাবৰ গালৈ দলিয়াইছিলে, কিছুমানৰ হাতত দলি চপৰা। তেতিয়া সেই পথাৰৰ হেৰি সংখ্যাটো বেছি আছিলে কাৰণে দলি চপৰাবিলাক য'তে ত'তে পোৱা গৈছিলে, শিলগুটিটো তেতিয়া দেখিবলৈ পোৱা নাছিলে মানুহে, আৰু সেই দলি চপৰাবোৰ চাহাবৰ গালৈ মাৰিছিলে। সেই মুহূৰ্তত কোনোবা এজনৰ দলি চপৰা গৈ যেতিয়া চাহাবৰ মূৰত পৰিল তেতিয়া চাহাবে লগে লগে ফায়াৰিঙৰ হুকুম দিছিলে, আৰু সেই মুহূৰ্তত মোৰ আজোককাৰ আঁঠুত আৰু তলপেটৰ ঠিক ওপৰত কামিহাৰৰ ওচৰত এটা গুলি দুটা গুলি লাগিছিল হেনো। তেওঁ মোৰ ওচৰতে ঘৰটো আছিল কাৰণে কেকো কথাকে আহি ঠিক নঙলামুখত পৰি গৈছিলে। তাৰপিছত ঘৰলৈ নিব নাপালে ঘৰৰ মানুহ ভয়ত ওলাই অহা নাছিল কাৰণ সেই গুলিৰ শব্দ শুনি মানুহবিলাক খাটৰ তলত বা চাঙৰ তলত হেনো সোমাইছিল, আৰু ওচৰৰ যিমানবিলাক মানুহ আছিলে চবেই কিছুমানে আঘাতপ্ৰাপ্ত হৈ দৌৰি দৌৰি মানে কেঁকাই মেকাই হ'লেও ক'ৰবাত জংঘলে মংগলে মানে লুকাই আছিলে, আৰু সেই সময়টোত কিছুমানৰ ঠাইতে প্ৰাণ গৈছিলে আৰু কিছুমানক ভয়ে ভয়ে হ'লেও পৰিয়ালৰ লোকে নি তেতিয়াৰ দিনৰ চাং আছিলে খোৱা সেই চাঙৰ তলত বস্তা জাপি থৈছিলে। ব্ৰিটিছ পুলিচে বিভিন্ন ধৰণে এই গোটেই অঞ্চলটোত পিয়াপি দি ফুৰিছিলে যাতে আৰু কোনোবা তেনেকুৱা শ্বহীদ বা তেনেকুৱা গুলি খোৱা ব্যক্তি আছে নেকি, কিন্তু ভয়তে কিছুমান মানুহে এই নাই বুলি প্ৰকাশ কৰাত তাতেই চাঙৰ তলতে হওক বা চিকিৎসাৰ অভাৱত তেওঁলোক ঢুকাই গৈছিলে। গতিকে এনেকৈ এতিয়া 140 জন যি কৃষক শ্বহীদৰ প্ৰকাশ্য এটা হৈছে, কিন্তু তাতোকৈও অধিক যদি আমি বিচাৰি চাওঁ যে যিবিলাক ঘৰত গৈ ঢুকাইছিলে চিকিৎসাৰ অভাৱত তেওঁলোককো বিচাৰিছিলে প্ৰায় 250 বা 300 ওপৰত হৈ যাব। গতিকে এনে ক্ষেত্ৰত সেই পথৰুঘাটৰ সেই হত্যাকাণ্ডটো হৈছিলে একমাত্ৰ আমাৰ এই পথৰুঘাট অঞ্চল বুলি নহয় অসমৰ ৰাইজৰ এটা সাহসিকতাৰ প্ৰমাণ আছিলে আৰু ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে এটা ৰণদংগী মানে ৰণচালী সেই আৰম্ভণি বুলি আমি ক'ব বিচাৰোঁ। গতিকে আমি আজিও আমি উনুকিয়াওঁ যে পথৰুঘাট হিন্দু মুছলিমৰ এক মিলনভূমি। এই পথৰুঘাটে বিশ্বৰ মানে সকলো ঠাইতে আমাৰ মিলনভূমিৰ যিটো উজ্জ্বল চাকি পোহৰাই তোলক, সকলোকে সম্প্ৰীতি বজাই ৰখাৰ চেষ্টা কৰক বুলি মই ক'ব বিচাৰোঁ। এই অসমৰ গৌৰৱ, ই অনুপ্ৰেৰণাৰ স্থলী বুলি সকলোৱে ইয়াক উজ্বলাই দেশপ্ৰেমৰ যিটো চানেকি সকলোৰে মনত বাহালক, সকলোৱে আহি আগবাঢ়ি আহি এই পথৰুঘাটক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কাৰণে এক স্বৰে মাত দিয়ক।
1: 1842 চনৰ দৰঙী প্ৰজাৰ মাজত ব্ৰিটিছ চৰকাৰৰ খাজানা নীতিৰ বিৰুদ্ধে হোৱা তীব্ৰ অসন্তুষ্টিৰ কথা বাদ দিলেও 1894 চনৰ জানুৱাৰী মাহত সংঘটিত পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কৰুণ কাহিনী শুনিলে আজিও এই অঞ্চলৰ মানুহৰ শিৰাই শিৰাই তপত তেজ পবলৈ ধৰে। স্বাধীনতাকামী প্ৰতিজনৰ বাবে এয়া কেৱল বিদ্ৰোহৰ কাহিনী নহয়, এই কাহিনী প্ৰেৰণা আৰু সাহসৰ কাহিনী। এই বিদ্ৰোহক কৃষক বিদ্ৰোহেই বোলা হওক অথবা পথৰুঘাটৰ ৰণেই বোলা হওক, এয়া আছিল অসমৰ জনসাধাৰণৰ স্বাধীন চেতিয়া মন, ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ পূৰ্ণ প্ৰকাশ। পথৰুঘাটৰ ৰণ আছিল শোষকৰ বিৰুদ্ধে শোষিতৰ ৰণ, অন্যায়ৰ বিৰুদ্ধে ন্যায়প্ৰাপ্তিৰ ৰণ।
2: পথৰুঘাট অঞ্চলৰ আশে পাশে তথা দৰং জিলাৰ বিভিন্ন অংশত সিঁচৰিত হৈ আছে শ্বহীদৰ বহুকেইটা পৰিয়াল। অধিকাংশ পৰিয়ালেই কৃষিকেই জীৱিকা হিচাপে লৈ আগবাঢ়িছে যদিও প্ৰায়েই প্ৰাকৃতিক কাৰক এটাৰ ওপৰত প্ৰভাৱ পেলাই আহিছে।
1: ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাটৰ ৰণক ভিত্তি হিচাপে লৈ কবি নৰোত্তম দাসে ৰচনা কৰিলে দলিপুৰাণ। অনাসৰি কবি নৰোত্তম দাসে প্ৰথমে সমস্ত ঘটনাৱলী পদ্যৰ ৰূপত মৌখিকভাৱে ৰচনা কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াক দলিপুৰাণ নামেৰে গ্ৰন্থাকাৰে ছপা কৰি উলিওৱা হয়।
2: ইতিহাস প্ৰসিদ্ধ পথৰুঘাটে শতিকা গৰকিলে। বিদ্ৰোহৰ স্থলীত ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা 2001 চনত নিৰ্মাণ কৰা হ'ল এটি কৃষক শ্বহীদ বেদী আৰু তাৰ পাছত নিৰ্মাণ কৰা হ'ল শ্বহীদ

0: ভৱন। ইয়াৰ পৰিচালনাৰ বাবে 2019 চনত গঠন কৰা হ'ল পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল মিলন সংঘ, আৰু প্ৰতিবছৰে 28 জানুৱাৰী তাৰিখটো পালন কৰি অহা হ'ল কৃষক শ্বহীদ দিৱস হিচাপে। বৰ্তমান সময়ত পথৰুঘাটৰ কৃষক বিদ্ৰোহ স্থলীক বিদ্ৰোহৰ স্মাৰক হিচাপে এক পৰ্যটন ক্ষেত্ৰলৈ পৰিৱৰ্তিত কৰাৰ প্ৰচেষ্টা কৰা হৈ আছে, যদিও ই চালুকীয়া অৱস্থাত আছে। এই ক্ষেত্ৰত আমি মতামত লৈছিলোঁ পথৰুঘাট কৃষক শ্বহীদ মিলন সংঘৰ বৰ্তমানৰ সম্পাদক হাৰুণাৰ ৰচিদৰ।
1: মই পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল মিলন সংঘৰ সম্পাদক মহম্মদ হাৰুণাৰ ৰচিদ। আচলতে 1982 চনৰ পৰা আমাৰ বৰ্তমানৰ সভাপতি আমাৰ শ্বহীদ পৰিয়ালৰে কুলেন্দ্ৰনাথ ডেকা, তেখেতৰ লগতে মোৰ দেউতা আৰু কেইজনমান গণ্যমান্য ব্যক্তি, আজি তেওঁলোক এই হেৰিত নাই, জীৱিত নাই, তেওঁলোক এতিয়া ঈশ্বৰৰ ইহলীলা সমৰ্পণ কৰিছে। গতিকে এওঁলোকৰ চেষ্টাত পথৰুঘাটৰ যি কৃষক শ্বহীদ, এওঁলোকৰ চেষ্টাত আজিৰ পৰ্যায়টো পাইছেগৈ। কাৰণ 1982 চনৰ পৰা তেওঁলোকে লাগি লাগি দলিপুৰা নামৰ পুথিৰ পৰা পথৰুঘাটত কেনেধৰণৰ ঘটনা হৈছিলে তাহানিৰ দিনত এইটো উজ্বলাই লৈ বিভিন্ন ধৰণে শ্বহীদ দিৱস আৰম্ভ কৰিছিলে, আৰু শ্বহীদ দিৱস ৰাইজে পাতিলে, তাৰপিছত ছাত্ৰ সন্থাই পাতিলে, তাৰপিছত আমাৰ চৰকাৰে এইটো ল'লে, মানে অসম চৰকাৰে শ্বহীদ দিৱস পালন কৰিবলৈ ল'লে 1985 চনৰ পৰা। প্ৰথম অগপৰ চৰকাৰ যেতিয়া গঠন হৈছিলে, গোটেই মন্ত্ৰীসভা আহি পথৰুঘাটৰ কৃষক শ্বহীদক স্মৰণ কৰিছিলে আৰু এখন শ্বহীদ দিৱস পালন কৰিছিলে। আৰু আছুৰ ক্ষেত্ৰত মই বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেত তেতিয়া আছুৰ উপদেষ্টা আছিলে, তেখেতে আহি প্ৰথম শ্বহীদ বেদী উন্মোচন কৰিছিলে পথৰুঘাটত। গতিকে এনেধৰণে পুংখানুপুং মানে পৰ্যায়ক্ৰমে গৈ গৈ ভাৰতীয় সেনাবাহিনী ৰেড হৰ্ণ ডিভিজনৰ যিটো গ্ৰুপ আছিলে, তাত এজন আমাৰ অসমীয়া বিষয়া আছিলে, আৰু তেখেতৰ এই পথৰুঘাটৰ প্ৰতি তেখেতৰ যিটো স্নেহ, সেইটো পথৰুঘাটত তেওঁ উজ্বলালে। কাৰণ শ্বহীদ বেদী বনাবলৈ তেতিয়ালৈকে মানে একো নাছিলে, মাটি দুবিঘা কিনিছিলে যদিও তাত খালি অকণমান অত্যত মাটি ঠিকাদাৰে মাটি পেলাই থৈ দিছিলে। এই শ্বহীদ বেদী বুলিবলৈ একো নাছিলে, সাধাৰণ ছাত্ৰ সন্থাই কৰা সৰু শ্বহীদ বেদী এটা আছিলে তেতিয়া। তাৰপিছত ভাৰতীয় সেনাবাহিনীয়ে দেখিলে যে এই পৰিত্যক্ত অৱস্থাখিনি আমি অলপ আগুৱাই লৈ যাওঁ, এইবুলি তেওঁ, মই আছিলোঁ, খনীন্দ্ৰনাথ দাস বুলি এজন আছিলে, আৰু এজন, আমি তিনিজনে ছুপাৰভাইজ কৰিছিলোঁ। আৰু তেতিয়া আৰ্মীয়ে ইটাৰ ভাটাৰ পৰা ইটাৰ টুকুৰা আনি এই শ্বহীদৰ প্ৰকাণ্ড এবিঘা মাটি পুতি তাত শ্বহীদ বেদীটো নিৰ্মাণ কৰিছিলে। আৰু আৰ্মীয়ে তেতিয়াৰ পৰা, ৰাইজে যদি 28 জানুৱাৰী তাৰিখে শ্বহীদ দিৱস পালন কৰে, আৰ্মীয়ে তেওঁলোকে 29 তাৰিখে পালন কৰিছে। আৰু তেওঁলোকৰ যিটো শ্বহীদক কৰা যিটো শ্ৰদ্ধাঞ্জলি, তাত মই আচলতে আপ্লুত। কাৰণ তেওঁলোকে ভাৰতৰ এই মানে শ্বহীদক তেওঁলোকে যে স্মৰণ কৰে, আমাক শ্বহীদ পৰিয়ালখিনিক তেওঁলোকে সম্বৰ্ধনা দিছে, যিখিনি ওলাই আহিছোঁ আমি, যিখিনি চিনাক্ত হৈছোঁ, গতিকে সেই তেতিয়াৰ পৰা আজিলৈকে, আজি বহু বছৰ হ'ল, যিটো ডিভিজনৰ আৰ্মীয়ে নহওক কিয় তেওঁলোকে আহি শ্বহীদ দিৱসটো পালন কৰে, আৰু সেইটো কৰে 29 জানুৱাৰী তাৰিখে। কেতিয়াবা সময়ৰ বা কিবা হেৰিত তেওঁলোকে 30 তাৰিখেও কৰি দিয়া হৈছে কিবা অসুবিধাৰ কাৰণে। গতিকে এনেধৰণে শ্বহীদ দিৱসটো ৰাইজ আৰু আমাৰ সেনাবাহিনীয়েও পালন কৰি আহিছে। আমাৰ ভাৰতীয় সেনাক আচলতে ধন্যবাদ জনাইছোঁ, তেওঁলোকে আমাৰ পথৰুঘাটক আজিও পাহৰা নাই, য'ৰ পৰাই হ'লেও, ৰঙিয়াৰ পৰা হ'লেও, ক'ৰ পৰা হ'লেও, সময়ত তেওঁলোকে আহি শ্বহীদস্থলীত উপস্থিত হৈ শ্বহীদক সন্মান যাচে। গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক বছৰে শ্বহীদ দিৱস পালন কৰে, মাননীয় মুখ্যমন্ত্ৰী যিমান হিতেশ্বৰ শইকীয়া দিনৰ পৰা আজিলৈকে মুখ্যমন্ত্ৰী কেইবাজনো আমাৰ পথৰুঘাটত পদাৰ্পণ কৰিলে, শেহতীয়াভাৱে আমি 2017 চনৰ পৰা অলপমান উজ্বলি উঠা যেন অনুভৱ হৈছে। এতিয়াও আমি পথৰুঘাটত যি শ্বহীদ প্ৰকল্প বনাইছে, সেই শ্বহীদ প্ৰকল্প আধৰুৱা অৱস্থাতে আছে, তাত কোনো এক্টিভ বা তাক কাৰ্যক্ষম কৰি তোলা আমাৰ পৰিলক্ষিত হোৱা নাই। যি 27 জন পৰিয়াল আমি ওলাই আহিছোঁ, আমি আটাইখিনি আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, গতিকে শ্বহীদ পৰিয়ালখিনিয়ে কি ধৰণে জীৱন নিৰ্বাহ কৰি আছোঁ, আজিও আশা কৰি আছোঁ নিশ্চয় আমাক সহায়ৰ হাত আগবঢ়াব। আমাৰ যি প্ৰাপ্য, মানে ভাৰতৰ যিটো মুক্তিযুঁজাৰুসকলক যেনেধৰণে, মুক্তিযুঁজাৰু পৰিয়াললৈ যেনেধৰণে সহায় সাৰথি

0: আগবঢ়াইছে চৰকাৰে, ঠিক তেনেধৰণে আমাৰ এই পথৰুঘাটৰ কৃষক শ্বহীদ যি ভাৰতৰ স্বাধীনতা আন্দোলনত আন্দোলনৰ সূত্ৰপাত এই পথৰুঘাট, এই পথৰুঘাটৰ যিখিনি কৃষক শ্বহীদ পৰিয়ালৰ বৰ্তমান ওলাই অহা 27 পৰিয়ালক যদি তেওঁলোকে মুক্তিযুঁজাৰ সমপৰ্যায়ৰ সুবিধা অকণমান আগবঢ়াই আমি নথৈ আনন্দিত হ'লোহেঁতেন। আমাৰ জীৱন নিৰ্বাহ হাজিৰা ঠিকাৰ মাজত গৈছে, কেতিয়াবা বানপানীয়ে এই পথৰুঘাট অঞ্চল বানপানীৰ পীড়িত, লগতে খৰাঙো পীড়িত, মানে যেতিয়া খৰাং হ'ব তেতিয়া খৰাঙে হয় আৰু যেতিয়া বানপানী হ'ব বানপানীতে আমাৰ খেতিপথাৰ নষ্ট হয়। আমি বহুত দুখ কষ্টত মানে জীৱন নিৰ্বাহ কৰি আছোঁ আৰু এই বৃহত্তৰ পথৰুঘাটৰ যথেষ্ট সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা ক্ৰমান্বয়ে অৱশ্যে নোহোৱা হ'বলৈ ধৰিছে।
1: পথৰুঘাটৰ কৃষক বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল। এই বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্যমতে মুঠতে 37 কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। মঙলদৈ মহকুমাধিপতি ৰেনচম চাহাবে বিচাৰ কাৰ্য সমাধা কৰিছিল। এই বিদ্ৰোহত গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকুল শ্বেখ আৰু অন্যান্য 6 শাস্তি প্ৰদান কৰা হয়, বাকী সকলোকে মুকলি কৰি দিয়া হৈছিল।
2: যদিও অসমত ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনে 19 শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ দমন কৰিবলৈ সক্ষম হৈছিল, কিন্তু 1861 পৰা চলি অহা এইলানি কৃষক বিদ্ৰোহে পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামত অনুপ্ৰেৰণা যোগাইছিল।
1: আমাক লাগে এখনি মুক্ত আকাশ, আমাক লাগে এখন শোষণমুক্ত দেশ। হাড় ভঙা পৰিশ্ৰম কৰিও এডোখৰি বস্ত্ৰ এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি দিন যাপন কৰা পথৰুঘাটৰ কৃষকৰ এয়া আছিল দাবী। পথৰুঘাটৰ একোটা গাঁততে শুই থকা শ্বহীদসকলে আজিও কয়, ভয় নাই ভাই হিন্দু মুছলমান, জাগ্ৰত হৈ সকলোৱে হোৱা আগুৱান, কৰিবই লাগিব বিদেশী মুক্ত, ৰাখিবই লাগিব আই অসমীৰ নাম। স্বাধীনতা সংগ্ৰামৰ অভিলেখকাৰী সংগ্ৰামী পথৰুঘাট, মঙলদৈ তথা দৰং ৰাজ্যৰ বুকুৰ আগমঙহ, পথৰুঘাটৰ ৰণৰ মুক্তিকামী সংগ্ৰামী বীৰ শ্বহীদসকলৰ আত্মাই ত্যাগ আৰু অসীম সাহসৰ কথাকে সোঁৱৰাই ধৰ্মনিৰপেক্ষভাৱে একেটা গাঁততে শুই শুই ৰিঙিয়াই আজিও কয় পথৰুঘাটৰ জ্বলন্ত ইতিহাসৰ কথাকে।
2: 1894 28 জানুৱাৰীৰ সেই দিনটো ভাৰতৰ স্বাধীনতাৰ ইতিহাসত এক কৰুণ দিন হিচাপে লিখা থাকিল, কিন্তু পথৰুঘাট তথা দৰঙৰ ৰাইজৰ বাবে এই যেন এক পবিত্ৰ দিন, কিয়নো এই দিনটোতেই দৰঙৰ ৰাইজে নিজৰ স্বাধীনতাৰ হকে ওলাই অহাৰ সুযোগ পালে, সুযোগ পালে ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ প্ৰাপ্য বিচাৰি দেশৰ হকে প্ৰাণ দিয়াৰ। সেই সময়ত এই বিদ্ৰোহ ইংৰাজে দমন কৰিলেও পথৰুঘাটৰ ৰণ অথলে নগ'ল। পৰৱৰ্তী সময়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ই হৈ পৰিলে অভিন্ন অংশ।
3: ইমানপুৰ শ্ৰোতাসকলে কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে মেঘনা দেৱী আৰু দিব্যজ্যোতি কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে।
1: ৭৯ বছৰত আকাশবাণী গুৱাহাটী।
2: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
3: উপজা দিনৰ সুবাস
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: के उपराष्ट्रपति जेडी वेंस ने कहा है कि ईरान के साथ वार्ता में प्रगति हो रही है। स्विट्जरलैंड में ईरान के परमाणु कार्यक्रम और क्षेत्रीय सुरक्षा मुद्दों पर अमरीका और ईरान के वरिष्ठ प्रतिनिधिमंडलों के बीच बातचीत जारी है। कतर के प्रमुख प्राकृतिक गैस निर्यात ढांचे में हुए एक विस्फोट में 54 लोग घायल हो गए और 18 लोग लापता हैं। ये विस्फोट कल रात रास लाफान औद्योगिक क्षेत्र में हुआ, जो दुनिया के प्रमुख ऊर्जा केंद्रों में शामिल है। खबरों के अनुसार क्षेत्रीय संघर्ष से जुड़े व्यवधानों के बाद संयंत्र में परिचालन कार्य दोबारा शुरू करने का काम चल रहा था। फीफा विश्व कप में मिस्र ने आज सुबह वैंकूवर में न्यूजीलैंड पर 3-1 से जीत दर्ज की। लिवरपूल के स्टार खिलाड़ी मोहम्मद सलाह ने टूर्नामेंट में अपना पहला गोल किया। इस जीत के साथ मिस्र ग्रुप सी में पहले स्थान पर पहुंच गया है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কামাখ্যাধামত আজিৰে পৰা অম্বুবাচী মহাযোগ, প্ৰবৃত্তিৰ লগে লগে নিশা 9:08:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। বিগত 5 বছৰত ৰাজ্যত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন ঘটা বুলি পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ। অসম প্ৰিমিয়াৰ লীগৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লীগৰ ট্ৰফী লগ' মুকলি আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
2: কামাখ্যা কে দৰবাৰ মে হৰ সাল আতে হে, জনম জনম সে হম ইয়াহ আয়ে হে অৰ হামাৰে গুৰু পীৰ কে মাধ্যম সে ইয়াহ আতে ৰহে और आज भी हम आ रहे हैं। हमारे परंपरा यह चल ही रहा है और चलते आया है, और यह हर साल की तरह इस साल भी हम लोग यह माँ के दरबार में पहुँचे हैं हजारों की संख्या में और साधना में लीन हैं। जब यज्ञ भी यहाँ पे भोजन आदि है, पर भी यह जो भी है सब साधना की पाठ और अंश के हिसाब से है। हम लोग जप तप में, पूजा पाठ में, योग साधना में, यज्ञ आदि में और अलग अलग खाड़ेश्वरी, मौन व्रत, दूधाधारी, फलहार इस तरह से रहकर के हम लोग यह साधना करते हैं। 3 दिन 3 रात्रि यह रहने का अर्थ होता है कि जो साल भर में हमें जो साधना करने से जो फल प्राप्त होता है, माँ का आशीर्वाद कृपा लाभ होता है, वो 3 रात्रि यह रहने से वो प्राप्त हो जाता है। और हम लोग समाज व्यवस्था में लीन हैं, समाज के कार्यकर्ता धर्मगुरु होने के नाते समाज के लोगों को आशीर्वाद देना पड़ता है, समाज के साथ में मिलजुल करके रहना पड़ता है।
1: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি আৰম্ভ হোৱা অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপন বাহিনীৰ লগতে এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানী যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশী বাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক

0: কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই অনা বাহনসমূহ নীলাচল উড়ন সেতুৰ ছাৰ্ভিচ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উড়ন সেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছ ষ্টেণ্ড তথা বৰিপাৰা পথাৰত থকা বিশেষ বাহন থকা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উড়ন সেতুৰ ছাৰ্ভিচ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উড়ন সেতুৰ ওপৰেৰে আহ যাহ কৰিব পাৰিব। অৱশ্যে স্থানীয় লোকসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ'ব। জালুকবাৰী দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকল টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। বিগত 5 বছৰত ৰাজ্যখনত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে অসম ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমনৰ বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ ৰাজ্যখনৰ পথ যোগাযোগ উন্নয়ন, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যান্য পৰ্যটন খণ্ড চাবলৈ অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহিছে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাচী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহণ ইদিও ৰাজ্যত পৰ্যটকৰ আকৰ্ষণ কৰে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগো আৰু ট্ৰফী মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। APLত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে APL অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে ইতিবাচক দিশ। এই লীগৰ জৰিয়তে বহু প্ৰতিভা চিনাক্ত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্য চৰকাৰৰ জলসম্পদ আৰু ন্যায়িক দপ্তৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। ডিমৌ আলোন নগৰৰ নৱনিৰ্মিত বকুলবনত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত ডিমৌ সমজিলা আয়ুক্ত লুকুমণি বৰাই তেওঁক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মন্ত্ৰীগৰাকীক ডিমৌ পৌৰসভা আৰু সমজিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। শপত গ্ৰহণৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: পদেন সদস্য হিচাপে ডিমৌ পৌরসভাত আজি শপত গ্রহণ করলোঁ। আমার সমজিলা আয়ুক্তয়ে শপত গ্রহণ করালে, লগতে আমার পৌরসভার পৌরনেত্রী আর সদস্য সদস্য সরকারি বিষয়াসকল আছে। একটা নতুন নত্ব আনিছে, নতুন পরিবেশত আজি শপত গ্রহণ করেছে। আর ডিমৌ রাইজর কারণে একটা ভাল খবর যে বকুল বন এখন আমি পাইছো, যত আমি ছাত্র ছাত্রীর পর আরম্ভ করে জ্যেষ্ঠসকলের পর আরম্ভ করে সকলে এই পরিবেশ আমি ধরে রাখব লাগবে। আর মানে ভাবো যে ডিমৌ পৌরসভা ইমান ধুনিয়া একটা পরিবেশ গড় দিলে, তারবাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন।
0: নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত বিমল বৰাৰ দৰে শিক্ষকৰ প্ৰাসংগিকতা শীৰ্ষক এটা বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। কৃতি শিক্ষক বিমল চন্দ্ৰ বৰা স্মৃতি ৰক্ষা সমিতিয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। উত্তৰ পূৰ্বাঞ্চলত HIV ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 গৰাকী লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত HIV আক্ৰান্ত প্ৰায় 13,809 গৰাকী মহিলাৰ ভিতৰত 6,809 গৰাকী মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰা প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 গ'লত নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মহাযোগ প্ৰবৃত্তিৰ লগে লগে নিশা 9:42 চেকেণ্ডত বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 গ'লত ইজিপ্তৰ জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো গীত আৰু গজল অনুষ্ঠানটিৰ। অনুষ্ঠানৰ আৰম্ভণিতে গোলাম আলী।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এইবাৰ অনুৰাধা পৰোৱাল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে সুৰৰ কৰণী অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে শুনক বীৰেন্দ্ৰ কুমাৰ বৰাৰ কণ্ঠৰ এটি গীত।

সুৰৰ কৰণি অনুষ্ঠানত এইবাৰ এয়া পুৰুষোত্তম দাস, মুকুল বৰুৱা আৰু দীনেশ দত্ত। গীতিকাৰ পুৰুষোত্তম দাস।

পুৰুষোত্তম দাস, মুকুল বৰুৱা আৰু দীনেশ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল পুৰুষোত্তম দাসৰ। এইবাৰ শুনক নিৰ্মল মজুমদাৰ আৰু কল্পনা বৰুৱাৰ দ্বৈত কণ্ঠৰ এটি গীত, ৰচনা ক্ষীৰদা বিষয়াৰ।

ক্ষীৰতা বিষয়াৰ কথাৰে নিৰ্মল মজুমদাৰ আৰু কল্পনা বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ এয়া জ্যোতিৰ্ময় কাকতি, গীতিকাৰ তফজ জোলালী।

দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ দ্বৈত কণ্ঠৰ গীতেই শুনিলে। সুৰৰকৰণী অনুষ্ঠানত এইবাৰ শুনক পাৰ্বিন চুলতানাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ পদ্ম বৰকটকী।

পদ্মবৰকটকীৰ কথাৰে পাৰবিন চুলতানৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ শুনক ৰাণী দেৱীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দী দাসৰ।

0: 105 points to 24,118 when reports last came in. And with that, we end this news bulletin.
1: নিজামী ভৰ 411.5 মিটাৰ 729 কিলো হাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাপাহ।

নিবেদন কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ লক্ষ্মী ৰহাঙৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে মানিক দাস ৰচিত এটি গীত।

0: লক্ষীৰ হাঙৰ কণ্ঠৰ আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
3: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ।

0: লগতে উন্মোচন করা হব পূর্বে আকাশবাণীয়ে প্রকাশ করা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনাওঁ
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক শিশিৰ সুব্ৰগুমতাৰ কণ্ঠত খেয়াল ৰাগ যোগ কোনছ

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিশিৰ সুব্ৰগুপ্তাৰ কণ্ঠত ৰাগ যোগ কুঞ্জ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ শেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰিয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটি জম্মু কাশ্মীৰ আৰু লাডাখলৈ ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলীয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰিয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ চিতা প্ৰকল্পৰ বাবে এই লোকসকলে আগবঢ়োৱা বৰঙণিৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ কাৰ্য প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে স্থানীয় লোকসকলৰ সক্ৰিয় অংশগ্ৰহণে বন সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ পূৰ্বে তেওঁ পুৱা 8 বজালৈ উদ্যানখনত চাফাৰী কৰি চিতাবাঘৰ পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই ভ্ৰমণৰ সময়তে তেওঁ চিতা প্ৰকল্প সন্দৰ্ভত এখন প্ৰদৰ্শনীও অংশগ্ৰহণ কৰে। বন বিভাগৰ বিষয়াসকলে জনায় যে ভাৰতত বৰ্তমান 52টা চিতাবাঘ আছে আৰু ইয়াৰে 49টা কোনো ৰাষ্ট্ৰীয় উদ্যানত থকাৰ বিপৰীতে 3টা বাঘক গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ স্থানান্তৰ কৰা হৈছে। জীৱ জন্তুৰ বাবে থকা নিৰীক্ষণ আৰু অনুসৰণ ব্যৱস্থাৰ বিষয়েও কালি ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। বিষয়াসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক জনায় যে চিতাবাঘবোৰৰ বাবে বনাঞ্চলৰ ভিতৰত প্ৰতি 2 কিলোমিটাৰৰ মূৰে মূৰে পানী যোগান ব্যৱস্থা গঢ়ি তোলা হৈছে। বটছৱানা আৰু নামিবিয়াৰ পৰা চিতাৰ কাৰ্যকলাপ আৰু অভিযোজন প্ৰক্ৰিয়াৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। সংসদৰ সদস্য শশী থাৰুৰৰ অধ্যক্ষতাত বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটীয়ে কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে জম্মু কাশ্মীৰ আৰু লাডাখলৈ 4-দিনীয়া অধ্যয়ন ভ্ৰমণ আৰম্ভ কৰিছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে এই সমিতিখনৰ সদস্যসকলে জম্মু, শ্ৰীনগৰ, কাৰ্গিল আৰু লেহ অহা 25 জুনলৈ ভ্ৰমণ কৰাৰ লগতে সীমান্ত ব্যৱস্থাপনা আৰু নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত চাক্ষুষ অভিজ্ঞতাৰ সাক্ষী হ'ব। সমিতিখনে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া অগ্ৰগতি, সিন্ধু চুক্তি আৰু সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ তথা আন্তঃৰাষ্ট্ৰীয় সীমান্তত পৰীক্ষা কৰিব। দলটোৱে ভাৰত চীনৰ সম্পৰ্ক আৰু লাডাখৰ পূব সীমান্তৰ অৱস্থা পৰিদৰ্শন কৰিব। কমিটিৰ সদস্যসকলে এই পৰিদৰ্শনকালত জ্যেষ্ঠ নাগৰিক আৰু সামৰিক বিষয়াসকলৰ উপৰি স্থানীয় বাসিন্দাসকলৰ সৈতে বাৰ্তালাপ কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে নতুন দিল্লীত চীন ভাৰত সম্পৰ্ক আৰু পাকিস্তান সন্দৰ্ভত ভাৰতৰ স্থিতিৰ বিষয়ে সমিতিক অৱগত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলীয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। ডঃ জয়শংকৰে আজি মংগোলীয়াত উপস্থিত হৈ সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে সেই দেশৰ সৈতে বিভিন্ন দিশত ভাৰতৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ দিশত জোৰ দিয়া হ'ব বুলি জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে মন্ত্ৰীগৰাকীয়ে মংগোলীয়া ভ্ৰমণৰ এই সময়ছোৱাত সেই দেশৰ নেতৃস্থানীয় লোকসকলক লগ ধৰি সেই দেশৰ বৈদেশিক মন্ত্ৰী বি বাটছেটছেগৰ সৈতে আলোচনাত মিলিত হ'ব। উল্লেখযোগ্য যে ডঃ জয়শংকৰে অহা 24 আৰু 25 তাৰিখে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব আৰু অহা বৃহস্পতিবাৰে সেই দেশৰ জেজু আলোচনা গোটত ভাষণ প্ৰদান কৰিব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগান আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশত উপস্থিত হ'ব। মন্ত্ৰী ডঃ মুৰুগানে আজি সন্ধিয়া ভূপাল বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে ৰাজ্যিক অতিথিশালাত উপস্থিত হ'ব আৰু তাত তেওঁ ভূপাল জিলা আয়ুক্তৰ সৈতে বৈঠকত মিলিত হ'ব। কাইলৈ মন্ত্ৰী ডঃ মুৰুগানে দেৱাস জিলাৰ কন্নড় তেহচিলৰ ডকাকুই গাঁও ভ্ৰমণ কৰিব আৰু তাত তেওঁ সাংসদ পুঁজিৰ আঁচনিৰ অধীনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। কাইলৈ সন্ধিয়া তেওঁ নতুন দিল্লীলৈ উভতি আহিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি কয় যে আইন প্ৰতিষ্ঠানসমূহে প্ৰতিটো অনুষ্ঠান যি সমাজৰ বিভিন্ন কৰ্মৰাজিৰ বাবে অংশীদাৰ হিচাপে কাম কৰি আহিছে সেইসমূহত বিশ্বাস

0: আৰু অন্তৰ্ভুক্তিৰ মাজেৰে বৃহৎ পৰিসৰৰ ন্যায়গত ব্যৱস্থাসমূহৰ সৈতে কাম কৰাৰ দিশত সেতুৰ ভূমিকা পালন কৰি আহিছে। এটা লেখাৰ জৰিয়তে নিজৰ ভাৱ ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে ন্যায়ৰ দিশত এটা শক্তিশালী পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশৰ নাগৰিকসকলক বিশেষভাৱে প্ৰভাৱিত কৰা এই পৰিৱেশতন্ত্ৰই উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁ লগতে কয় যে টেলি ল আৰু ন্যায় বন্ধুৰ দৰে সেৱাৰ জৰিয়তে দেশৰ সকলো শ্ৰেণীৰ মোকৰ্দমাকাৰীসকলে সুবিধাজনকভাৱে দেশৰ ন্যায় ব্যৱস্থাৰ বিভিন্ন সুবিধাসমূহ অনায়াসে গ্ৰহণ কৰিব পাৰিব। বৰ্তমান অধিবক্তা আৰু বিচাৰকৰ কৰ্মত নিয়োজিত ব্যক্তিসকলে যাতে সুবিধাজনকভাৱে কৰ্ম সম্পাদন কৰিব পাৰে তাৰ বাবে ডিজিটেল ব্যৱস্থাসমূহৰ লগতে বৰ্তমানৰ আন্তঃগাঁথনিসমূহৰ উন্নতি কৰাৰো প্ৰয়োজনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমেঘৱালে লগতে কয় যে ভিডিঅ' কনফাৰেন্সিং, ভাৰ্চুৱেল ব্যৱস্থাৰ আদালতসমূহ আৰু ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াৰ লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে আইন ব্যৱস্থাক নাগৰিকসকলৰ কাষ চপাই আনিব পৰা যায়। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰি উলিওৱা ভাষিক এপ সুপ্ৰিম কোৰ্ট বিধিক অনুবাদ ছফ্টৱেৰ আৰু ভাষা অনুবাদ কৰা ভাষিনী ছফ্টৱেৰৰ জৰিয়তে এই কামখিনি সহজভাৱে কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ চৰকাৰখনে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুবিধা হোৱাকৈ ভাৰতৰ 140 কোটি নাগৰিকক সামৰি এটা শক্তিশালী আৰু সৃষ্টিমূলক ন্যায় ব্যৱস্থাৰ সৃষ্টি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপান ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ জালদাবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত মৃতকৰ সংখ্যা 6লৈ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত 2গৰাকী মহিলা আৰু এটি শিশুও আছে। আহত 25গৰাকী যাত্ৰীক জলপাইগুৰি চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে উত্তৰবংগ ৰাজ্যিক পৰিবহণ নিগমৰ এখন যাত্ৰীবাহী বাছে 32গৰাকী যাত্ৰীক কঢ়িয়াই নিয়াৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষী আৰু জিলা প্ৰশাসন তথা স্থানীয় বাসিন্দাই ততালিকে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আহত যাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰিবহণ মন্ত্ৰী আনন্দময় বৰ্মনে দুৰ্ঘটনা হাস্পতাল পৰিদৰ্শন কৰি আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। নিহতসকলৰ পৰিয়ালক সাহায্য প্ৰদান কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পৰ্যটন মন্ত্ৰী ডঃ শংকৰ ঘোষেও আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আৰু 2গৰাকী অন্য মন্ত্ৰীয়ে এই দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ডাৰ্ভে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গ'লত ড্ৰ হয়। কেপ ডাৰ্ভেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন পিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাউজু আৰু অগষ্টিন কানোবুয়োৱে 2টা গ'ল দি অগ্ৰগতি লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ শ্বেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰীয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটি জম্মু কাশ্মীৰ আৰু লাডাখলৈ ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলিয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 গ'লত ইজিপ্তৰ জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: লোকগীত শুনিছে মিতালী ডেকাৰ কণ্ঠত।

0: শ্ৰোতাসকলে ইমান পৰে মিতালী ডেকাৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপেহাৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashvani and I am

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। আজি নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলক বিভিন্ন ধৰণেৰে সহায় সহযোগিতা আগবঢ়াবলৈ বহুবোৰ স্বেচ্ছাসেৱী

0: সংগঠন আগবাঢ়ি আহিছে। তেনে এটি উন্মিলন নামৰ সংগঠনৰ এজন ব্যক্তিয়ে জনসাধাৰণলৈ তেওঁলোকে আগবঢ়োৱা সেৱা সম্পৰ্কে এনেদৰে ব্যক্ত কৰিছে।
1: মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা ধামত। সকলোৰে জ্ঞাত যে আজিৰে পৰা মহা অম্বুবাচী মহাযুগৰ আৰম্ভ হৈছে। অহা 26 জুনলৈকে চলিবলগীয়া এই 5-দিনীয়া অনুষ্ঠানটিত আমি আমাৰ উন্মিলনৰ তৰফৰ পৰা খোৱা পানী আৰু খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে ইয়াতে আমি দেখিবলৈ পাইছোঁ এক উৎসৱমুখক পৰিৱেশৰ সৃষ্টি হৈছে আৰু পুৱাৰে পৰা অগণন দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সকলো ঠাইতে লানি নিচিগা শাৰী এক ভক্তিভাৱেৰে পবিত্ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত আহি বহুত সুন্দৰ অনুভৱ হৈছে আৰু আমি সেৱা আগবঢ়াবলৈ পাই আমি বহুত আপ্লুত হৈছোঁ।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত 5 বছৰত ৰাজ্যখনত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে অসম ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ ৰাজ্যখনৰ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যতম পৰ্যটন খণ্ড চাবলৈ অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহিছে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাচী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহণ আদিও ৰাজ্যলৈ পৰ্যটকক আকৰ্ষণ কৰে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰ স্বদেশ দৰ্পণ আৰু প্ৰসাদ আঁচনিৰ জৰিয়তে কামাখ্যা মন্দিৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত হোৱাৰ ফলত ৰাজ্যলৈ ভালেসংখ্যক পৰ্যটকৰ আগমন হোৱা বুলি অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। অসম চৰকাৰৰ জলসম্পদ আৰু ন্যায় বিভাগৰ কেবিনেট মন্ত্ৰী তথা 95 নম্বৰ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক আজি ডিমৌ ৰাজহুৱা খেলপথাৰত সমষ্টিবাসীয়ে বিপুলভাৱে সম্বৰ্ধনা জনায়। সুদীৰ্ঘ 20 বছৰৰ পাছত ডিমৌ সমষ্টিৰ পৰা মন্ত্ৰিত্ব লাভ কৰা সুশান্ত বৰগোহাঁই যথেষ্ট উৎসাহেৰে সমষ্টিবাসীয়ে লগ ধৰে আৰু গামোচা, জাপি আৰু পৰম্পৰাগত সাজ পোছাকেৰে তেওঁক আদৰণি জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে বিধায়ক হিচাপে ৰাইজলৈ সেৱা আগবঢ়োৱাৰ পাছত তেওঁৰ দায়িত্ব এতিয়া অধিক বৃদ্ধি পাইছে। ৰাইজলৈ উদ্দেশ্যি দিয়া ভাষণত দেশ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তিগত স্বাৰ্থ তৃতীয় বুলি মত পোষণ কৰি সমষ্টিটোৰ ৰাইজৰ বিকাশ আৰু উন্নয়নৰ বাবে নিজকে সমৰ্পণ কৰিব বুলি তেওঁ উল্লেখ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া মুকুল বৰুৱাৰ ৰচিত এটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী তেজপুৰ, আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 7 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 22 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ সন্ধ্যাৰ অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ অন এআইআৰ এপত। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত খগেশ বে আৰু অংকুৰ ৰামচিয়াৰী, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, ডিউটি ৰুমত অজিত চক্ৰৱৰ্তীৰ সৈতে প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস।

কনফুসিয়াসে কৈছিল, গাম্ভীর্য, উদারতা, সততা, উদ্যোগ আৰু দয়া এই পাঁচোটা গুণ যিজনে সকলো অৱস্থাতে ৰক্ষা কৰি চলিব পাৰে সেইজনেই প্ৰকৃত জ্ঞানী।

0: এয়া আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো অৰ্ধ আকাশ।
1: এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইডিয়াসকল, সকলোকে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছো। সকলো নিশ্চয় কুশলে আছে। আজিৰ অনুষ্ঠানত আপোনালোকৰ বাবে আগবঢ়াইছো এটি বিচিত্ৰা অনুষ্ঠান। পৰিৱেশন কৰিছে তেজপুৰৰ অগ্নিশিখা দলে। প্ৰথমেই শুনক এয়া বন্তি হাজৰিকাই পৰিৱেশন কৰা এটি বৰগীত। বাদ্যযন্ত্ৰত সংগত কৰিছে বাঁহী মৃদুল দাস আৰু সুলত তপন নাথে।
2: নমস্কাৰ, মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীতভাগ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত। এই বৰগীতভাগৰ ৰাগ বেলুৱাৰ তাল ৰূপক।

0: এইবাৰ আপোনালোকলৈ আগবঢ়াইছো গায়ত্ৰী দেৱী বৰঠাকুৰৰ স্বৰচিত কবিতা পাঠ। আহকচোন শুনো।
1: কবিতাৰ শিৰোনাম তেওঁৰ সুখৰ মুখ বিচাৰি। তেওঁৰ সুখত মই সুখী। সৌ সিদিনালৈকে দুৰ্ভিক্ষৰ মৰুভূমিত নীলকণ্ঠ হৈ আছিল তেওঁ, যিটো সিকিক ৰাজঘৰীয়া মুদ্ৰা বুলি সাঁচি তেওঁ দূৰ দেশলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। সেইটো আচলতে এটা ধাতু নথকা ধাতুহে আছিল। জটায়ু পক্ষীজাকে তেওঁক কৈছিল, এইবাতে যোৱা, বিচাৰি পাবা বহু প্ৰজাতিৰ প্ৰজাপতিৰ ৰোদ। জুই ভালপোৱা পৰৱানাৰো এই দিশতেই যে ফুলে ফাগুন, বিদ্ৰ ফুকৰ ভাত তেওঁৰোতো প্ৰাপ্য। তেওঁৰ সুখত মই সুখী। এইবাৰ বাৰিষাত জানিব পাৰিলোঁ তেওঁ হেনো মেঘৰ তালত আখৰা কৰিছে প্ৰাণোচ্ছল মোহনীয়া নৃত্যৰ। বৰষুণত তিতিছে তিতাইছে নিয়ৰকো। নিৰুদ্দেশ হৈছে বুলি ভাবি তলাতল ঘৰৰ পিৰালিত বহি পঢ়িছে চৰাইদেউৰ বুৰঞ্জী। তেওঁৰ সুখত মই সুখী। ৰংপুৰৰ ৰংমেলাত এইবাৰহে লগ পালোঁ তেওঁক। তেওঁ প্ৰাণ খুলি জুৰিছে জুৰীয়া ঐনিত মেজুৰী। তেওঁ বাট লৈছে বাটলৈ বুলি উৰুৱাই এৰুৱাই কঁকালৰ খুচনিৰ খোপনি। তেওঁৰ সুখত মই ভীষণ সুখী। ধন্যবাদ।
0: আইদেউসকল, অগ্নিশিখা দলৰে সদস্যা অঞ্জুমণি কলিতাই এটি স্বৰচিত কথিকা পাঠ কৰিছে। আহকচোন শুনো।
2: নাৰী যত্ৰ নাৰ্যস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, যত্ৰেতাস্তু ন পূজ্যন্তে সৰ্বাস্তত ট্ৰাফলা ক্ৰিয়া। অৰ্থাৎ য'ত নাৰী বা স্ত্ৰীৰ আদৰ সন্মান হয় তাত দেৱতাই বাস কৰে, য'ত নাৰীৰ কোনো আদৰ সন্মান নহয় তাত সকলো কৰ্মই নিষ্ফল হয়। সৃষ্টিৰ আদিতে যেতিয়া ভগৱানে নাৰীৰ সৃষ্টি কৰিছিল তেতিয়া নাৰদ মুনিয়ে ভগৱানক সুধিছিল, হে প্ৰভু, আপুনি যি সৃষ্টি কৰিছে সেয়া শাৰীৰিক আৰু মানসিকভাৱে বহুত কোমল, সমাজৰ কঠিন সমস্যাবোৰৰ কেনেকৈ মুখামুখি হ'ব? তেতিয়া ভগৱানে মিচিকীয়া হাঁহিৰে উত্তৰ দিছিল, হে নাৰদ, যাক তুমি ইমান কোমল দেখিছা তেওঁ ভিতৰৰ পৰা বহুত বেছি শক্তিশালী। মই এনেকুৱা এবিধ জীৱ সৃষ্টি কৰিছোঁ যি সকলো সহিব পাৰে। সেই নাৰীৰ যোগেদিয়ে সমগ্ৰ পৃথিৱী চলিব। পুৰুষ দেখিবলৈ শক্তিশালী হ'লেও তেওঁলোকো নাৰীৰ গৰ্ভৰ পৰাই জন্ম ল'ব আৰু তেওঁৰ লালন পালনতেই ডাঙৰ দীঘল হ'ব। নাৰী এই দুটা আখৰৰ শব্দটো বৰ বিশাল। প্ৰাচীন কালৰে পৰা নাৰী নানা ঘাট প্ৰতিঘাতেৰে আগুৱাই নিজৰ দক্ষতা প্ৰতিপন্ন কৰি আহিছে। ভাৰতৰ নাৰী সকলো ক্ষেত্ৰতেই পাৰ্গত, প্ৰয়োজনত ৰণলৈ যাবলৈও ভয় নকৰে। আমাৰ দেশৰ আৰাধ্য দেৱীসকলো নাৰীয়েই। এগৰাকী নাৰী শক্তিশালী হোৱাৰ প্ৰথম খোজটো ঘৰখনৰ পৰাই আৰম্ভ হয়। এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছত ঘৰখনেই তাইক আগবঢ়াই লৈ যাব লাগিব। সমাজৰ কুসংস্কাৰ আওপুৰণি মনোভাৱবোৰ আঁতৰাই বিজ্ঞানসন্মত চিন্তাধাৰাৰে শিক্ষিত কৰিব লাগিব। তেতিয়াহে তাই ভৱিষ্যতে মাতৃ হৈ ঘৰখনৰ লগতে নিজৰ সন্তানক উপযুক্ত কৰি গঢ়ি তুলিব পাৰিব। এজনী ছোৱালীৰ বিয়াৰ আগৰ সময়ছোৱাত মাকৰ আৰু বিয়াৰ পিছত শাহুৱেকৰ ভূমিকা যথেষ্ট। নিজৰ জন্ম হোৱা ঘৰখনৰ পৰা চিৰদিনলৈ বিদায় লৈ বেলেগ এখন ঘৰলৈ আহিব লগা হয়। নানা আশা ৰঙীন কল্পনাৰে নতুন ঘৰ এখনৰ সপোন ৰচে। বোৱাৰীজনীক ঘৰলৈ অনাৰ লগে লগে শাহুগৰাকীয়ে তেখেতৰ অভিজ্ঞতাপুষ্ট মানসিকতাৰে বোৱাৰীগৰাকীক চম্ভালি ল'ব লাগে। বাল্যবিবাহ, পৰ্দা প্ৰথা, সতীদা প্ৰথা, উচ্চ শিক্ষাৰ পৰা বিৰত ৰখা আদি বিভিন্ন বাধা নেওচি আজিৰ নাৰী বহুত স্বাধীন হ'ল। বৰ্তমান সময়ত নীতি নিয়মবোৰো শিথিল হ'ল। তথাপি কোনোবাখিনিত যেন এতিয়াও নাৰী পৰাধীন। কণমানীজনীৰ পৰা 80 বছৰীয়া বৃদ্ধাজনীলৈ নাৰী নিৰাপদ নহয়। বহুতো লোলোভ দৃষ্টিৰ পুৰুষৰ ওচৰত নাৰী কামনাৰ বলি হৈছে। এচাম পুৰুষে নাৰীক হাতৰ পুতলা বুলি ভাবে। নাৰীক সন্মান কৰিবলৈ আমি মাতৃবোৰে নিজৰ পুত্ৰ সন্তানক সৰুৰ পৰাই শিক্ষা দিব লাগে। তেতিয়াহে সিহঁতে ডাঙৰ হৈ এগৰাকী অকলশৰীয়া বা বিপদত পৰা নাৰীক লালসাৰ দৃষ্টিৰ সলনি সহায়ৰ হাত আগবঢ়াই দিব। আজি নাৰী আকাশত উৰিছে, মহাকাশতো উৰিছে। এনেদৰে প্ৰত্যেকগৰাকী নাৰীয়েই নিজৰ মনৰ ৰেউকা মেলি দিয়ক, দূৰ দিগন্ত বিয়পি চাৰিওফালে নিজকে বিলাই দিয়ক। আমাক অৰ্ধাকাশ নালাগে, লাগে এখন বিশাল আকাশ।
0: আমাৰ ৰাইডিঅ'সকলৰ ৰন্ধন সকলোৰে প্ৰিয়। আহকচোন শুনো।

0: এটি ৰন্ধন প্ৰণালী আগবঢ়াইছে পিংকুৰাণী শইকীয়াই।
1: তেল মছলাবিহীন থলুৱাভাৱে প্ৰস্তুত কৰা মাংসৰ ব্যঞ্জন, গৰম ঠাণ্ডা সকলো সময়তে সোৱাদযুক্ত এইখন সিদ্ধ মাংসৰ তৰকাৰী আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয় খাদ্য। এইখন মাংসৰ জোল বাটিত লৈ চুপৰ নিচিনাকৈ খাবলৈও ভাল লাগে আৰু সিদ্ধ মাংসৰ চুপ স্বাস্থ্যৰ বাবেও অতি উপযোগী। যিসকল লোক স্বাস্থ্য সম্পৰ্কে অতি সজাগ তেওঁলোকৰ বাবে এইবিধ সিদ্ধ মাংসৰ ব্যঞ্জন সঁচাই ভাল বুলি ভবা হয়। আহকচোন, তেল মছলা নোহোৱাকৈ সিদ্ধ মাংস কেনেধৰণে প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে অলপ কথা পাতোঁ। প্ৰথমতে মাংসৰ সোৱাদ আনিবলৈ দুটা বিলাহী, দুটা পিঁয়াজ আৰু দুটা নহৰু লৈ জুইত ভালদৰে পুৰি ল'ব লাগে। পোৰা বিলাহী, নহৰু আৰু পিঁয়াজৰ গোন্ধৰ সৈতে মাংসৰ আঞ্জাখন অধিক জুতি লগা হৈ উঠে। এতিয়া 1 কেজি হাড় থকা লোকেল কুকুৰাৰ মাংস ভালদৰে ধুই পৰিষ্কাৰ কৰি তাৰপিছত পোৰা নহৰু পিঁয়াজখিনিৰ সৈতে অলপমান আদা খুন্দনাত ভালদৰে থেতেলিয়াই ল'ব লাগে আৰু পোৰা নহৰু বিলাহীখিনি বেলেগকৈ খুন্দনাত পিহি লৈ গোটেইখিনি একেলগে ধুই চাফা কৰি থোৱা মাংসখিনিৰ লগত মিহলাই ল'ব লাগে। ইয়াৰ লগতে মাংসখিনি অধিক জুতি লগা কৰি তুলিবলৈ এটা কেঁচা পিঁয়াজ চকলা চকলিকৈ কাটি মাংসখিনিৰ লগত মিহলাই জোখমতে নিমখ দি গোটেই মাংসখিনি ভালদৰে সানিব লাগে আৰু তেনেদৰে সানি থোৱা মাংসখিনি প্ৰায় 10 মিনিটমান সময় ৰাখি থ'ব লাগে যাতে নিমখে কোমলাই তোলা মাংসখিনি ভিতৰলৈ আদা নহৰু আৰু পিঁয়াজৰ ৰস সহজে সোমাই যাব পাৰে। ইয়াৰ পিছত মাংসখিনি গৰম কৰি ৰখা এটা কেৰাহীত ঢালি দি জুই তাপ কিছু বঢ়াই 5 মিনিটমান সময় লৰাই থাকিব লাগে যাতে মাংসত থকা পানীখিনি লাহে লাহে শুকাই যায়। মাংসৰ পানী শুকাই কমি যোৱাৰ লগে লগে কেইডোখৰমান কাটি থোৱা আলু আৰু অলপমান বাঁহৰ গাজ মাংসখিনিৰ লগত মিহলাই কিছু সময় তল ওপৰ কৰি তাৰপিছত জোক অনুসাৰে উতলা পানী ঢালি মাংসখিনি প্ৰায় 20-25 মিনিটমান সময় ঢাকোন দি থৈ দিব লাগে। মাংসখিনি ভালদৰে সিজাৰ পাছত জোখমতে জালুকৰ গুড়ি অলপ মাংসখিনিৰ লগত মিহলাই দিব লাগে। শেষত মান ধনিয়াৰ পাত অলপ সৰু সৰুকৈ ছিঙি তাৰ লগত বি জলকীয়াৰ টুকুৰা কেইটামান মিহি মিহিকৈ কাটি মাংসখিনিৰ লগত ভালদৰে মিহলাই দিয়াৰ পিছত ইয়াৰ সোৱাদেই বেলেগ হৈ পৰে আৰু খাবলৈ বৰ জুতি লগা হয়।
0: আইদেউসকলে, এইবাৰ আহকচোন শুনো এটি চুটি গল্প। ৰচনা গায়ত্ৰীদেৱী বৰঠাকুৰৰ, পাঠ কৰিছে জ্যোৎস্না তালুকদাৰে।
2: পূজাৰ বজাৰখন। বৌ, বৌলক বজাৰৰ পৰা আহোঁ। মোৰ অলপ বজাৰ কৰিবলগীয়া আছে। মলয়াৰ এই লোভনীয় প্ৰস্তাৱত অতি সহজেই সন্মত হ'ল পূজা। অঁ, মোৰ মনৰ কথাটোৱেই ক'লা দেই। আজি মোৰো এটা দৰকাৰী বস্তু কিনিবলগীয়া আছে আৰু এই সুযোগতে তোমাৰ লগত বজাৰ কৰাৰ অভিজ্ঞতা হ'ব। বৰ ভাল লাগিব নহয়নে বাৰু? দুমাহৰ আগৰ ন ছোৱালী মলয়াৰ প্ৰস্তাৱ দি হয়ভৰ দি বৰ উৎসাহৰে ক'লে পূজাই কথাখিনি। পূজা আৰু মলয়া যা যোৱালি। চাকৰি সূত্ৰে পূজাহঁত থাকে দুলীয়াজানত। প্ৰতি বছৰে বিহু পূজাৰ উপৰিও গৰমৰ বন্ধত মাহটোৰ বাবে থকাকৈ আহে নিজৰ ঘৰখনত। ঘৰত শাহুৱেক, দুই দেউৰেক, দুজনী জা, ভতিজা ভতিজীৰে ভৰা সংসাৰ। পূজাহঁতৰ পৰিয়ালটো 4জনীয়া। ঘৰ পূৰা উৰু উৰু হৈ থাকে। আজি এবছৰৰ আগতে হাৰ্টষ্ট্ৰোক হৈ তাহাঁতৰ মাজৰ পৰা আঁতৰি গৈছে শহুৰেক বিমান বৰুৱা। দেউতাকৰ অভাৱ সকলোৱে অনুভৱ কৰে ঘৰখনত। আবেলি 4 বজাত ওলাই যাব বুলি সিদ্ধান্ত ল'লে পূজা আৰু মলয়াই। তাৰ আগতে ঘৰৰ সকলোখিনি কাম কাজ কৰি থৈ ঠিক ঠাক কৰি যাব লাগিব। আবেলিৰ আহাৰ, শাহুৱেকৰ ঔষধ, কাপোৰ কানি সামৰি সুতৰি 4 বজাৰ সলনি ঘৰৰ পৰা পূজাহঁত ওলাব পাৰিলে 5 বজাতে। ৰ'দ তেতিয়াও প্ৰখৰ। ৰিক্সাখনত উঠি দুই যাত্ৰা আৰম্ভ কৰিলে হেঁপাহৰ বজাৰখনলৈ বুলি। দুয়োজনীয়ে কিনিবলগীয়া বস্তুকেইটি কিনি ল'লে অতি সোনকালেই। এটি বিশেষ বস্তু বিচাৰিহে অলপ ঘূৰিবলগীয়া হ'ল তাহাঁত দুজনী। একেখন দোকানততো সকলো বস্তু পোৱা নাযায়, ঘূৰিব লাগে। তাৰোপৰি পচন্দ অপচন্দৰ কথাও থাকে। লৰালৰিকৈ কৰিবলগীয়া কামৰ ভিতৰত আটাইতকৈ দিগদাৰী লৰা কামটোৱেই হৈছে বজাৰ কৰাটোৱেই। কিবাচোন খদমদমখন লাগে, তথাপিও তাহাঁতি আজৰি হ'ল। পূজাই কিনিলে এটি বিশেষ বস্তু তাই জীৱনৰ বিশেষ মানুহজনৰ বাবে। আচলতে তাই আজি মলয়াৰ লগত বজাৰলৈ আহিছে এই বিশেষ বস্তুটি কিনিবৰ বাবেই। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ দিন পূজাৰ জীৱনৰ। পূজাহঁতে ৰাতিপুৱা বজাৰলৈ যোৱাৰ পৰিকল্পনা কৰি থাকোঁতেই পূজাৰ ডাঙৰ দেউৰাক মানৱে ফোন কৰিছে। মা, চানে চকুত অলপ দুখ পালে, কালি ৰাতিয়েই অকণমান, মানে অকণমান বেছিকৈয়ে পাইছে। মানৱে ৰাতিপুৱা 10 বজাত ফোন কৰি কথাখিনি কৈছে তাৰ মাক, অৰ্থাৎ পূজাহঁতৰ শাহুৱেকক। গতিকে পূজাহঁতৰ বজাৰলৈ যোৱাৰ প্ৰগ্ৰেমটোত কৰবীহঁতৰ ঘৰলৈ এপাক মৰাৰ কথাটোও অন্তৰ্ভুক্ত হ'ল। কৰবী পূজাৰ ডাঙৰ জা। তাই বৰ্তমান আছেগৈ একেখন চহৰতে থকা তাইৰ মাকৰ

0: আইদেউসকল, আজিৰ অৰ্ধআকাশ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। সকলোৰে কুশল কামনা কৰি আন এটি অৰ্ধআকাশ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ। অৰ্ধআকাশ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত তেজপুৰৰ অগ্নিশিখা দলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আদৰি সম্পাদনা কৰিলে চিত্ৰামণি বৰুৱে, প্ৰযোজনা গৌতম নাথৰ।
1: অৰ্ধআকাশ অনুষ্ঠানটি অনিবাৰ্য কাৰণবশতঃ প্ৰচাৰত কিছু ব্যাঘাত জন্মিছিল, তাৰ বাবে আমি দুঃখিত। এয়া আকাশবাণী তেজপুৰ। এইখিনিতে আগবঢ়াইছো শোণিতকুঁৱৰী দিহানাম দলে পৰিৱেশন কৰা এটি দিহানাম।

শোণিতকুঁৱৰী দিহানাম দলে পৰিৱেশন কৰা দিহানামটি শুনিলে এ আকাশবাণী তেজপুৰ খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

শ্ৰোতাসকলে ইমান পৰে আজিৰ আৰাধনা অনুষ্ঠানত ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। আমাৰ এই অনুষ্ঠান পৰিস্থিতিৰ পাছতেই গীতালীত শুনিবলৈ পাব অসমীয়া বোলছবিৰ কেইটিমান গীত। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব জ্যেষ্ঠজন। 7:35 ৰেঙনি। আজিৰ দিনটো অনুষ্ঠানটি শুনিবলৈ পাব 7:50। গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব 8:00। 8:02 প্ৰচাৰ কৰা হ'ব উত্তৰণ। দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 8:45 আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 আগবঢ়োৱা হ'ব আধুনিক গীত। 9:30 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 10:00 আৰু আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব 10:30। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ।

শ্রোতাসকলে গীতালী অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ মালবিকা বৰাৰ কণ্ঠত বোৱাৰী বোলছবিৰ এই গীতটি।

0: কল কৰো বাইদেউ?
1: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
2: তেন্তে সঠিক নম্বৰটো
1: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত?
0: আপুনিতো বচাই দিলে বাইদেউ,
1: কামৰ পৰা নহয়।
3: আৰবিআইয়ে কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
4: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
5: TLI है ना?
6: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
7: कोई कोई भागोरी गोलू की होल नतुन किटबैग लागे तेंते प्रथमे कैप्टेनक कुआ নুশুনিলে মেনেজাৰক কোৱা।
8: কৰেক্ট। গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা?
9: এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
10: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, বন বিভাগৰ সকলো কৰ্মচাৰীক 3 বছৰৰ কাৰ্যকালৰ অন্তত বদলিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ, ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ গুৰুত্ব আৰোপ, আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি, কামাখ্যাধামত দেশ বিদেশৰ ভক্তৰ ভিৰ আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি এখন খেলত নিশা 10:30 আৰ্জেণ্টিনা আৰু অষ্ট্ৰিয়াৰ মাজত খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া বিতং বাতৰি। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰত ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। এতিয়ালৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত আজি মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে 3 বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে বদলি কৰা হ'ব। মনপচন্দৰ সংমণ্ডল, ৰেঞ্জ, বিট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
11: ৰাজহুৱা খবৰবিলাক পাই থাকো, একো একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং ল'বৰ কাৰণে, মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলস্তপ লাগিল বুলি ধৰিলোঁ। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং না, মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট।
10: বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱাটছএপযোগে মন্ত্ৰীগৰাকীক অভিযোগ দিবলৈ তেওঁ আহ্বান জনায়। বৈঠকত তেওঁ কয় যে বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ'ব লাগিব।

0: বন বিভাগে প্ৰাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগিব বুলিও তেওঁ কয়। জনতাক হেঁচা প্ৰয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিবলৈ মন্ত্ৰী শ্ৰীবৰুৱাই বিষয়াসকলক সকীয়াই দিয়ে। জনতাৰ পৰা অযথা জৰিমনাবিহি চৰকাৰক হলঠেকত নেপেলাবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। বন বিভাগৰ লাভাংশ চৰকাৰী ৰাজকোষত জমা হ'ব লাগিব বুলি তেওঁ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। বৈঠকত কুৱেৰী আৰু বালিৰ মহলত ব্যৱহাৰ হোৱা প্ৰতিখন বাহনত GPS লগোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে বাহনসমূহ ক'ত ৰখা হৈছে সেই বিষয়ে বন বিভাগে ট্ৰেকিং কৰি থাকিব বুলি উল্লেখ কৰা হয়। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি ভাৰ্চুৱেল ব্যৱস্থাযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্ৰাধিকাৰীসকলৰ ডিজিটেলাইজেচন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰিষ্টেকৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব। তদুপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পাম্প কাৰ্যসূচীৰ অধীনত অইল পাম্প খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহ্বান জনায়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত বোকাখাটৰ বিভিন্ন প্ৰান্তৰ গাহৰি পালনত নিয়োজিত 42টা আত্মসহায়ক গোট আৰু হাঁহ কুকুৰা পালনত নিয়োজিত 9টা সহ মুঠ 51টা আত্মসহায়ক গোটৰ সদস্যক প্ৰশিক্ষণ দিয়া হয়। এই পদক্ষেপে আত্মসহায়ক গোটৰ সদস্যসকলক গাহৰি হাঁহ কুকুৰা পালনৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে আনকো এই দিশত বিজ্ঞানসন্মত জ্ঞান প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: অনুষ্ঠিত হৈছে আৰু একো একোটা আত্মসহায়ক গোটে এপ্ৰক্সিমেটলি 2,50,000কৈ লাভ কৰিছে। 51টা গোট আছে, আগতে কিছু গোটে পালে প্ৰায় 390টামান 91টামান গোটে আগতে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ উৎসাহ দেখি উৎসাহিত হৈছো আৰু সকলোকে কৈছো যাতে এই ধনৰাশিৰ সৎ ব্যৱহাৰ যাতে হয়। তেওঁলোকে গাহৰি পুহিলে ভালকৈ বায়ো চিকিউৰিটিৰ কথাটো মনত ৰাখিব লাগিব, মুৰ্গী পুহিলে খাই পেলালেতো নহ'ব, তেনেধৰণে যিখিনি যত্ন ল'ব লাগে তেনেধৰণে কৰিব লাগিব আৰু ব্যৱসায়িক মনোবৃত্তি লৈ তেওঁলোকে কাম কাজ কৰিব লাগিব।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই আজি তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদান কৰে। একেদৰে অভিযুক্ত পক্ষৰ অধিবক্তাই অভিনেতা শৰ্মাক প্ৰতিজেৰা কৰে। ইয়াৰ মাজতে ছিংগাপুৰত থকাৰ সময়ত জুবিন গাৰ্গৰ বিভিন্ন ভিডিঅ' অভিযুক্ত শ্যামকানু মহন্তই সংবাদ মাধ্যমৰ আগত সেই সময়ত দিয়া সাক্ষাৎকাৰ সাক্ষী ৰবি শৰ্মাক প্ৰদৰ্শন কৰা হয়। কিন্তু কাৰিকৰী অসুবিধাৰ বাবে ভিডিঅ' ফুটেজ সাক্ষীৰ আগত প্ৰদৰ্শন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নগ'ল। তদুপৰি সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈও আদালতে অভিনেতা ৰবি শৰ্মাক প্ৰতি জেৰাৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে অপৰাধ অনুসন্ধান শাখাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি আদালতত পেন ড্ৰাইভ, কম্পিউটাৰসহ আন ইলেক্ট্ৰনিক সঁজুলিত ভিডিঅ' ফুটেজ জমা দিয়ে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে মৃদুস্মিতা শৰ্মাই।
2: আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচী মেলা উপলক্ষে বিধায়ক বিজয় গুপ্তাই আজি কালীপুৰত অমৃত ভাণ্ডাৰ মুকলি কৰে। ইয়াৰ জৰিয়তে ভক্তৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰা হৈছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগ

0: গত আজিৰে পৰা খাদ্যৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত বিজেপিৰ কৃষক মৰ্চাৰ উপসভাপতি ৰঞ্জিৎ ভট্টাচাৰ্যই এইদৰে কয়।
1: দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহিছে, বিশেষকৈ কামাখ্যামণি মা সেৱা কৰিবৰ কাৰণে। এই সময়ত আমাৰ অগণন ভিৰ হয়, সেইকাৰণে ভক্তসকলক খোৱাৰ কাৰণে আমাৰ ভূতনাথ কালী মন্দিৰে যি ব্যৱস্থা কৰিছে, তাতে ভাৰতীয় জনতা পাৰ্টি আমি কাৰ্যকৰ্তাসকলে সহযোগ কৰিছোঁ। গতিকে এটা উগল দুগল পৰিৱেশ, ভক্তসকলক আমি এবাৰ ভোজন কৰিব বিচাৰিছোঁ আৰু সেই ভোজনৰ অন্তত আমি 12টা বজাৰ পৰা আজি দিনৰ 12টা বজাত, ৰাতি 8টা বজাত আৰু প্ৰত্যেকদিনে 12টা বজাত 22 তাৰিখ 25-26 তাৰিখলৈকে কণ্টিনিউ চলি থাকিব। আমাৰ প্ৰশান্ত চৌধুৰী ডাঙৰীয়া আমাৰ লগত আছে, তেখেতৰ অনুপ্ৰেৰণাত আমি তেখেতে ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাকো সহযোগ কৰিবলৈ দিছে আৰু মন্দিৰ কমিটিও দিছে। গতিকে আমাৰ ভাল লাগিছে যে ভক্তসকলে যেন আহি পেলাই মা সেৱা সেৱা কৰি পেলাই এখন অন্নৰ মুঠি খাই পেলাই যে অসমৰ পৰা যাব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনাৰ কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই পৰিচালনা কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। কেবিনেট মন্ত্ৰী চৰণ বৰুৱে আজি ওদালগুৰি জিলাৰ ডিমাকুচিত ডিমাকুচি পানেৰী টংলা কলাইগাঁও মঙলদৈ সংযোগী গ্ৰীণ বাছ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই পদক্ষেপে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা পূৰ্বতকৈ অধিক সুগম কৰাৰ লগতে সাধাৰণ ৰাইজৰ সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত বিধায়ক বিকন চন্দ্ৰ ডেকা, মহেশ্বৰ বড়ো, BTCৰ কাৰ্যবাহী সদস্য লোমশ্ৰাও দৈমাৰী, পাৰিষদ দিগন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত কাইলৈৰ পৰা 3দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে 1গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। পৰৱৰ্তী সময়ত এই 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকে জিলাখনৰ গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ আগবঢ়াব। বাতৰিৰ পৰৱৰ্তী অংশ শুনক সংগীতা শৰ্মাৰ পৰা।
2: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত অৱস্থাত আছে। খৰস্ৰোতা চিলে নৈৰ বাঢ়নী পানীত বাটপথ, ঘৰ দুৱাৰকে ধৰি বিস্তৃত কৃষিভূমি জলমগ্ন হৈছে। চিলে নৈৰ বাঢ়নী পানীয়ে ৰাভা কাঠনি, শান্তিপুৰ, মালভোগ অঞ্চলৰ অধিকাংশ বাটপথ, ঘৰ দুৱাৰ, চৌহদ বানত ডুব যোৱাত স্থানীয় ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰা তথা যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান বানৰ কবলত পৰাত শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে পোহনীয়া জন্তুৰ মাজতো উপযুক্ত বাসস্থানৰ লগতে খাদ্য সংকটে দেখা দিছে। বৃহত্তৰ অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি বানত ডুব যোৱাত বিস্তৰ ক্ষতি হৈছে। মিচিং মালভোগ গাঁৱত চিলে নৈৰ ওপৰত কিছুমাহ পূৰ্বে নিৰ্মাণ কৰা শৈল বান্ধটো বাঢ়নী পানীৰ চাপৰ ফলত ছিঙি যোৱাৰ আশংকাই স্থানীয় ৰাইজক উদ্বিগ্ন কৰি তুলিছে। এই অসুবিধাৰ পৰা হাত সাৰিবলৈ

0: Shinde welcomed the MPs Sanjay Dina Patil, Sanjay Deshmukh, Sanjay Jadhav, Bhav Saab Wakchaure, Nagesh Patil Astikar, and Om Prakash Raje Nimbalkar into the party. The two-day BRICS National Security Advisors meeting began in New Delhi today. The meeting, being chaired by the National Security Advisor Ajit Doval, brings together security chiefs from the bloc's 11 member countries. These include India, Brazil, China, Egypt, Ethiopia, Indonesia, Iran, Russia, Saudi Arabia, South Africa, and the UAE. The discussion includes the rapidly evolving nature of national security challenges, as well as the role of new technologies in emerging security threats. UK Prime Minister Keir Starmer has announced his resignation from the post and as the leader of the Labour Party, ending his tenure at the Downing Street amid growing internal pressure from his own party. Delivering his resignation statement, Mr. Starmer recalled his arrival at Downing Street 2 years ago as the proudest moment of his life.
1: Every decision I've taken has been about putting the country I love first. That is why I will resign as leader of the Labour Party. I have spoken to His Majesty the King this morning to inform him of my decision. In the case of a contest, this will ensure a new leader is in place before Parliament returns in September. I will remain in post as Prime Minister until the contest is complete.
0: In the FIFA World Cup 2026, Argentina will take on Australia in the Group J fixture tonight at Arlington in the US. The match will begin at 10:30 p.m. Indian Standard Time. And that is the end of this news bulletin.
2: বাতৰি পঢ়িছোঁ নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয় বিদেশ মন্ত্ৰীৰ সৈতে ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। চি আই এছ এফৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে বুলি কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয়াৰ বিদেশ মন্ত্ৰী বটছেটছেগ বটমুংখক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প, সামৰ্থ্য বৃদ্ধি, শিক্ষা, সংস্কৃতি, সুৰক্ষা আদি ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে। এই বৈঠকৰ সময়ত নেতা দুগৰাকীয়ে ভাৰত আৰু মংগোলীয়ত খনি, স্বচ্ছ শক্তি আৰু কৃষি প্ৰসংস্কৰণ আদি খণ্ডত ন ন সম্ভাৱনাৰ বিষয়েও বিশদভাৱে আলোচনা কৰে। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ডঃ জয়শংকৰ দক্ষিণ কোৰিয়ালৈ যাব। ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে দেশখনৰ বিদেশ মন্ত্ৰী চো হিউনৰ সৈতে আলোচনাত মিলিত হ'ব। অহা বৃহস্পতিবাৰে ডঃ জয়শংকৰে শান্তি আৰু সমৃদ্ধিৰ জেজু মঞ্চত মূল ভাষণ প্ৰদান কৰিব। কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে আজি দেশৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চি আই এছ এফৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে বাহিনীটোৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত আজি চি আই এছ এফৰ মুখ্য কাৰ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি তেওঁ এই কথা উল্লেখ কৰে। তেওঁ বাহিনীটোৰ প্ৰজেক্ট মেন শীৰ্ষক অভিযানৰো প্ৰশংসা কৰে। এই অভিযানৰ অধীনত বাহিনীটোৰ বিষয়া, জোৱান তথা পৰিয়ালৰ লোকসকলক মানসিক স্বাস্থ্য অটুট ৰখাৰ পৰামৰ্শ প্ৰদান কৰা হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বাহিনীটোৰ লোকসকলৰ কল্যাণৰ বাবে আয়ুষ্মান চি এ পি এফ নামৰ নগদবিহীন স্বাস্থ্য সেৱা সুবিধাকে ধৰি ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে 130 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। কাৰ্যসূচীত বাহিনীটোৰ শ্বহীদ বিষয়া জোৱানৰ পৰিয়াল বৰ্গলৈ ব্যক্তিগত দুৰ্ঘটনা বীমা আঁচনিৰ অধীনত 1 কোটি টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। কেন্দ্রীয় সমবায় মন্ত্রী অমিত শাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। নিলাম প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা অধিক সহজ, স্বচ্ছ আৰু উপযোগী কৰি গঢ়ি তোলাৰ বাবে এই পৰ্টেলটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহ, সংশ্লিষ্ট পক্ষ আৰু নিলাম প্ৰক্ৰিয়াৰ সৈতে জড়িত কাম কাজসমূহক এখন ডিজিটেল মঞ্চৰ সুবিধা প্ৰদান কৰাৰ বাবে এই পৰ্টেলটো উল্লেখযোগ্য।

হিচাপে পৰিগণিত হ'ব। সমবায় মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই কাৰ্যসূচীত সমবায় মন্ত্ৰী শ্ৰীশ্বাহে সংস্থাটোৰ সৈতে জড়িত ডিজিটেল আৰু কৃষক কেন্দ্ৰিক ভালেমান পদক্ষেপ মুকলি কৰিব। ইয়াৰ ভিতৰত কৃষকৰ শিশুৰ বাবে নেফেড কল্যাণ জলপানী, মাহজাতীয় আৰু তৈলজাতীয় শস্যৰ ব্যৱস্থাপনা তথা প্ৰতিষ্ঠানসমূহৰ উৎসৰ পৰিকল্পনা সুদৃঢ়কৰণৰ বাবে দৃষ্টি নামৰ এটা পৰ্টেল মুকলি কৰা হ'ব। ইয়াৰ পাছত শ্ৰীশ্বাহে সংস্থাটোৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰিব। মন্ত্ৰালয়ে জানিবলৈ দিছে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ ভ্ৰমণৰ সময়ত এই সংস্থাটোৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত দিয়া নীতি নিৰ্দেশনা আৰু সংস্থাটোৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত শ্ৰীশ্বাহক সবিশেষ অৱগত কৰোৱা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল আমিৰ বাৰামক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীবাৰামে তেওঁক ভাৰত ইজৰাইল বিশেষ কৌশলগত অংশীদাৰিত্বৰ অধীনত দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ বাবে দেশখনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে অৱগত কৰে। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে গুৱাহাটীৰ পৰা সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। তেওঁ কয় যে গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। এই ঘটনাত আন কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি ঘটনাত মৃত্যু হোৱা ছাত্ৰ ছাত্ৰীসকল 16-18 বছৰ বয়সৰ। তেওঁ কয় যে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া ততালিকে ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান চলাই আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ কাৰণ উদ্ঘাটন কৰাৰ লগতে উদ্ধাৰ অভিযানৰ তদাৰক কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান আৰু অতিৰিক্ত মুখ্য সচিবক নিৰ্দেশ দিছে। তেওঁ কয় যে এই ঘটনাৰ বাবে দায়ী লোকসকলক ৰেহাই দিয়া নহ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই শোকাবহ দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত 2 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। আনহাতে ঘটনাত আঘাতপ্ৰাপ্তসকলৰ চিকিৎসাৰ বাবে 50,000 টকাকৈ সাহায্য প্ৰদানৰ কথাও তেওঁ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইনী পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ লগতে ন্যায়ৰ সুচলতাক উদগনি দি জনসাধাৰণৰ বাবে ৰাজহুৱা সেৱাসমূহ অধিক সুলভ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত আলোকপাত কৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। প্ৰবন্ধটোত শ্ৰীমেঘৱালে কয় যে ন্যায়িক প্ৰতিষ্ঠানসমূহে জনসাধাৰণৰ বাবে এখন সেতু হিচাপে সেৱা আগবঢ়াই আহিছে যিয়ে অংশীদাৰসকলক ন্যায়ৰ প্ৰতি বিশ্বাস আৰু সামূহিক কল্যাণৰ সৈতে জড়িত মনোভাৱ বিকাশৰ ক্ষেত্ৰত সহায় কৰে। মন্ত্ৰীগৰাকীয়ে শক্তিশালী ন্যায় ব্যৱস্থাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি কয় যে এনেধৰণৰ ব্যৱস্থাই কেৱল ন্যায় প্ৰদান কৰাই নহয় বৰং জনসাধাৰণৰ বাবে জীৱন ধাৰণৰ সুচলতা সুনিশ্চিত কৰা উচিত। তেওঁ কয় যে টেলি ল আৰু ন্যায় বন্ধুৰ দৰে সেৱাসমূহে জনসাধাৰণৰ বাবে ন্যায় লাভৰ প্ৰক্ৰিয়াটো সহজ আৰু সুলভ কৰি তুলিছে। তেওঁ লগতে কয় যে ডিজিটেল আৰু অন্যান্য আন্তঃগাঁথনিৰ উন্নীতকৰণে অধিবক্তা আৰু ন্যায়াধীশসকলৰ বাবে কাম কৰাৰ সুচলতা অধিক বৃদ্ধি কৰিছে। শ্ৰীমেঘৱালে কয় যে ভিডিঅ' কনফাৰেন্সিং, ভাৰ্চুৱেল আদালত আৰু আদালতৰ কাম কাজসমূহৰ পোনপটীয়া প্ৰচাৰ আদিৰ লেখীয়া উদ্যমে ন্যায় ব্যৱস্থাক জনসাধাৰণৰ অধিক ওচৰ চপাই নিছে। নতুন দিল্লীত অনুষ্ঠিত ষষ্ঠদশ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা বৈঠকত ভাগ লোৱাৰ সময়ত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে ইৰাণৰ প্ৰতিৰক্ষা দপ্তৰৰ উপ সচিব ঘাদিৰ নিজামী পৌৰক আজি সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰে জানিবলৈ দিয়া অনুসৰি দুয়োপক্ষই পশ্চিম এছিয়াত বৰ্তমান অব্যাহত থকা পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত ব্ৰিক্ছ মঞ্চৰ অধীনত সহযোগিতা তথা ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। শ্ৰীডোভালে লগতে কয় যে ইথিঅপিয়াৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা আৰু সুৰক্ষা সেৱাৰ কাৰ্যবাহী সঞ্চালক মিলিয়ন লেমা তাদেশক

0: তেওঁ সাক্ষাৎ কৰে। সাক্ষাৎকালত ভাৰত আৰু ইথিওপিয়াৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় আৰু সমৃদ্ধ কৰাৰ বাবে তেওঁলোকে আলোচনা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে আজি পুৱা ভাংকুভাৰত অনুষ্ঠিত এখন খেলত ইজিপ্তে নিউজিলেণ্ডক 3-1 গ'লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ সোৱাদ লাভ কৰে। ইয়াৰ পূৰ্বে কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচৰ এখন খেল 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয়াৰ বিদেশ মন্ত্ৰীৰ সৈতে ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। চি আই এছ এফৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 গৰাকী ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো পৰিচৰ্যা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰিচৰ্যা অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ মেনোপজ তথা ৰজোনিবৃত্তিৰ পাছৰ শাৰীৰিক সমস্যা আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা। এই বিষয়ে আমাক আজি কিছু কথা জনাবৰ বাবে ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ ডাক্তৰ ভাবিস্মিতা বৰ্মন, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ আয়ুৰ্বেদিক তথা জ্যেষ্ঠ গৱেষক কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী, আৰু লগতে তেখেতে কনকলতা অসামৰিক চিকিৎসালয়ত আয়ুৰ্বেদিক চিকিৎসক হিচাপেও কৰ্মৰত। নমস্কাৰ ডাক্টৰ ভাবিস্মিতা বৰ্মন।
1: নমস্কাৰ।
0: আপোনাক আজি আমি আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: যিহেতু জ্যেষ্ঠ মহিলাসকল বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাত ভোগে, যিখিনি ৰজোনিবৃত্তিৰ পাছত দেখা দিয়ে, সেয়ে আজি আমি এইটো বিষয় বাছি লৈছোঁ যে ৰজোনিবৃত্তি তথা মেনোপজৰ পাছত হোৱা শাৰীৰিক সমস্যা আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা। প্ৰথমে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, মেনোপজ বা ৰজোনিবৃত্তি বুলি ক'লেনো কি বুজায় আৰু কোন বয়সত এয়া আৰম্ভ হয়?
1: মেনোপজ বা ৰজোনিবৃত্তি এটা এনেকুৱা বস্তু যোনটো সকলো মহিলাই এটা সময়ত এইটো ফেচ কৰিব লগা হয়, কাৰণ জীৱনৰ মানে এইটো এটা ক'ব গ'লে প্ৰাকৃতিক এটা পৰিঘটনা। যেনেকৈ আমি সৰুৰ পৰা ডাঙৰ হওঁ, তেনেকুৱাকৈ আমাৰ যোনটো মাহেকীয়া বা ঋতুচক্ৰ, যোনটো মেনষ্ট্ৰুৱেল চাইকেল, সেই পৰিক্ৰমাটো গৈ পেলাই এটা সময়ত মানে এইটো ৰৈ যায়। গতিকে সেই ৰৈ যোৱা যোনটো প্ৰচেছ, ৰৈ যোৱা প্ৰক্ৰিয়াটো, সেই প্ৰক্ৰিয়াটোৱেই হৈছে মেনোপজ। গতিকে মেনোপজ বুলি ক'লে আমি এনেকুৱা নহয় যে প্ৰক্ৰিয়াটো হঠাতে এদিন বন্ধ হৈ যায়, তেনেকুৱা নহয়। ই এটা মানে কিছুমান ষ্টেজৰ জৰিয়তে আৰম্ভ হয় আৰু শেষ হয়। গতিকে প্ৰথমতে আমি পেৰিমেনোপজ বুলি কওঁ আৰু। গতিকে এই যোনটো প্ৰচেছ হয়, এই প্ৰচেছটো আপোনাৰ 5 বছৰমান আগৰ পৰাই আৰম্ভ হয়। যেনেকৈ ধৰক 5 বছৰমান আগৰ পৰা মাহেকীয়া অনিয়মীয়তা হ'ব, আৰু লগতে হৰম'নৰ কাৰণে কিছুমান লক্ষণ দেখা দিয়ে আমাৰ গাত, যেনেকুৱা হট ফ্লাশ্বেছ বা এই হঠাতে গৰম লাগি অহা, হঠাতে ঘামি যোৱা, তাৰপিছতে মানসিক কিছুমান লক্ষণ আহে, যেনেকৈ মুড ছুইংছ হয়, খং উঠিব, দুখ লাগিব, তেনেকুৱা ধৰণৰ যিকোনো মানে কোনো কথা নোহোৱাকৈ কেতিয়াবা মনটো বেয়া লাগিব। গতিকে সেই শাৰীৰিক মানসিক দুয়োটা মানে লক্ষণ দেখা দিয়ে।
0: সাধাৰণতে কিমান বয়স আৰম্ভ হয়?
1: তেনেকৈ 45 বছৰমানৰ পৰা আৰম্ভ হ'ব, হৈ পেলাই 50 বছৰমানলৈ

0: লৈকে এভাৰেজ আৰু 50 বছৰত আমি ক'ব পাৰোঁ যে মহিলাগৰাকী মেন'পজ পাইছে বা ৰজনী বৃদ্ধি হৈছে। আৰু যেতিয়া মাহেকীয়া 12 মাহ ধৰি বন্ধ হৈ থাকিব, ধৰক আজি মোৰ লাষ্ট মাহেকীয়া হ'ল, তাৰে এবছৰ পিছতহে আমি ক'ব পাৰিম যে মাহেকীয়াটো বন্ধ হৈছে বা মেন'পজ হৈছে মহিলাগৰাকীৰ।
1: এতিয়া মেন'পজৰ পাছত মহিলাসকলৰ শৰীৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তনে দেখা দিয়ে? আপুনি অকণমান আগতে কৈছে যে এনেকুৱা ধৰণৰ কিছুমান লক্ষণে দেখা দিয়ে,
0: গতিকে এই আগৰ সমস্যাখিনিৰ কথা নকওঁ মই, যিহেতু এইটো আমাৰ জ্যেষ্ঠ নাগৰিকৰ কাৰণে হয়। গতিকে মই এই মাহেক মানে মেন'পজটো বন্ধ হৈ যোৱাৰ পিছত কি কি হয় সেইখিনি বস্তু জনাব খুজিছোঁ। গতিকে মাহেকীয়াটো যেতিয়া বন্ধ হৈ যাব, তেতিয়া শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰতে কিছুমান লক্ষণ দেখা দিয়ে। প্ৰথমতে আমি যদি শাৰীৰিক ক্ষেত্ৰত চাওঁ, তেনেহ'লে আমাৰ একদম মানে অতি প্ৰয়োজনীয় অংগ হাৰ্ট, গতিকে হাৰ্টৰ কিছুমান কণ্ডিশ্যন, গতিকে আমি হাৰ্টক লৈ পেলাই সজাগ হোৱাটো উচিত। হাৰ্টৰ বহুখিনি ক্ষেত্ৰত মানে প্ৰব্লেম হয়, গতিকে আমি কেনেকৈ হাৰ্টটো সুস্থ হৈ ৰাখিব পাৰোঁ, কেনেকৈ আমি ধৰক খোজকঢ়া হওক বা খাদ্যাভ্যাসে হওক, গতিকে সেই বস্তুখিনিত আমি গুৰুত্ব দিয়াটো প্ৰয়োজন। আৰু লগতে ডায়েবেটিছ এটা একদম মানে এইটো আজিৰ দিনত মানে এনেকুৱা হৈছে, ডায়েবেটিছ নোহোৱা মানুহ নোহোৱা হৈছে তেনেকৈ, তো গতিকে এইটো ক্ষেত্ৰতো আমি সজাগ হোৱা দৰকাৰ। তাৰপিছতে আহিব আমাৰ বাকী মহিলাৰ ক্ষেত্ৰত ক'ব গ'লে মূত্ৰাশয় বা এইটো ইউৰিনাৰী ট্ৰেক্স ইনফেকশ্যন হয়, UTI হয়, সেইটো বহুত ক্ষেত্ৰতে হয়। তাৰপিছতে সেইটো জেগাত কি হয়, ভেজাইনাৰ এটা ড্ৰাইনেছ হয় যোনটো মানে ইষ্ট্ৰজেন ডেফিচিয়েঞ্চিৰ কাৰণে স্কিনটো একদম পাতল হৈ যায়, ভেজাইনাৰ স্কিনটো পাতল হৈ যোৱাৰ ফলত একদম মানে এইটো প্ৰন টু ইনফেকশ্যন বুলি কয়, যিকোনো পৰিৱেশতে ইনফেকশ্যন হোৱা চান্সটো বেছি হৈ যায়। গতিকে তেনেধৰণৰ সমস্যাবিলাক হয়। লগতে আমাৰ ডিজেনেৰেটিভ প্ৰচেছ যোনবিলাক হয়, হাড়টো ক্ষয় যায়, কেলছিয়ামৰ অভাৱ হয়, ভিটামিন ডি অভাৱ হয়, হাড়ৰ মানে এইটো ডেনচিটিটো কমি যায়, কমি যোৱাৰ ফলত হাড়ৰ ঘনত্বটো কমি যায়, কেলছিয়ামৰ ঘনত্ব কমি যায়, আৰু সেইটোৰ ফলত পৰিলে হাড় ভঙা, গতিকে এনেকুৱা বস্তুবিলাকৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগে। বিশেষকৈ আপোনাৰ ৰিষ্ট জইণ্ট, হিপ জইণ্ট বা স্পাইন এইকেইটা মানে জইণ্টত বা এইকেইটা বোনত ফ্ৰেকচাৰ হোৱাৰ সম্ভাৱনাটো বেছি থাকে,
1: বেছি হয়, হয় মানে খুব সংবেদনশীল হৈ পৰে,
0: খুব সংবেদনশীল হৈ পৰে। আৰু সেইটো হিচাপত আমি নিজকে আচলতে প্ৰিপেয়াৰ কৰিব লাগে যে মই এটা ফেজত গৈ আছো, গতিকে এই ফেজটোৰ কাৰণে মই নিজকে সেইটো হিচাপতে আমি এটা মানে সাৱধান হ'ব লাগিব, লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব।
1: এতিয়া আয়ুৰ্বেদ অনুসৰি মেন'পজক কেনেদৰে ব্যাখ্যা কৰা হয়?
0: আয়ুৰ্বেদত মেন'পজটোক এটা বেমাৰ নহয়, এইটো এটা প্ৰাকৃতিক নিয়ম হিচাপত ধৰা হৈছে। আৰু আয়ুৰ্বেদৰ যিসকল শাস্ত্ৰজ্ঞ আছিলে, আচাৰ্য চৰক, সুশ্ৰুত, তেওঁলোকে সকলোৱেই 50 বছৰটোৱেই ৰজনিবৃত্তি বা মেন'পজৰ বয়সটো 50 বছৰ হিচাপতে হেৰি কৰিছিলে, সেইটো
1: সময়তে।
0: তাৰপিছতে এই ব্ৰজ নিবৃত্তি শব্দটো আয়ুৰ্বেদৰ পৰাই আহিছে। ৰজ শব্দৰ অৰ্থটো হৈছে আৰ্তৱ, অৰ্থাৎ মাহেকীয়া যোনটো আমাৰ ৰক্ত হয়, মাহেকীয়া ব্লাডটো, সেইটোক ৰজ বুলি কয়। আৰু নিবৃত্তি মানে যোন হৈছে আমাৰ এইটো বন্ধ হোৱা,
1: বন্ধ হোৱা,
0: গতিকে ৰজ নিবৃত্তিৰ তেনেদৰে বিশ্লেষণ দিছে। আৰু ৰজ নিবৃত্তিটো হৈছে আয়ুৰ্বেদত ক'বলৈ গ'লে তিনিটা যোনটো আমাৰ ফিজিঅলজিকেল ইউনিট বুলি ক'ব পাৰোঁ আমি, আয়ুৰ্বেদত ত্ৰিদোষৰ কথা উল্লেখ কৰিছে, ত্ৰিদোষ, গতিকে কফ, পিত্ত আৰু বাত। গতিকে এই যোনটো আমাৰ বয়স, এই বয়সটো হৈছে বাত প্ৰিডমিনেণ্ট, এই বয়সটোত আমাৰ বাত দোষৰ যোনটো আধিক্যতাটো বেছি হয়। কফ, পিত্ত আৰু বাত এইকেইটা হৈছে আমাৰ হিউমেন বডিটোৰ বা আমাৰ যোনখিনি অংগ প্ৰত্যংগ, এই গোটেইটো সুস্থিৰ কৰি ৰখাৰ কাৰণে আমাৰ শৰীৰত আমি দোষ বুলি কওঁ, কিন্তু একচুৱেলি কি হয়, এইটো শৰীৰক মানে বজাই ৰখা এটা উপাদান হয়, শৰীৰৰ উপাদান হয়। আৰু সেইটো কাৰণে কি হয়, এই তিনিটা বস্তুৰে সমতাটো ৰক্ষা কৰাটো খুব দৰকাৰ হয়। গতিকে আমি যেতিয়া এগৰাকী ছোৱালীয়ে শৈশৱ অৱস্থাত থাকে, তেতিয়া তেওঁৰ শৰীৰত কফৰ আধিপত্যতাটো বেছিকৈ থাকে, যদিও বাত, পিত্ত, কফ এই তিনিটা উপাদানেই আমাৰ শৰীৰক লাগে, তথাপিও সৰুতে বা আমাৰ যোনটো গ্ৰয়িং ফেজ হয় তাতে কফ দোষটো বেছিকৈ থাকে। আৰু যেতিয়া আমি মধ্য বয়স পাওঁ, তেতিয়া পিত্ত দোষৰ আধিপত্যতাটো বেছি হয়। আৰু যেতিয়া আমি বাৰ্ধক্য পাওঁ তেতিয়া বাতদোষৰ আধিক্যতাটো বেছি থাকে। আৰু যেতিয়া আমি এটা মেনোপজেল ষ্টেজত আহোঁ তেতিয়া

0: সেইটো এটা ফেজ হয় য'ত বডিটোৱে পিত্তদোষৰ পৰা বাতদোষলৈ
1: পৰিৱৰ্তন
0: পৰিৱৰ্তন হয়। তো গতিকে এই পৰিৱৰ্তনশীল সময়খিনিত যিমানখিনি আপোনাৰ লক্ষণ দেখা দিয়ে সেই গোটেইখিনি পিত্ত আৰু বাত, বিশেষকৈ বাতদোষৰ কাৰণে বেছি হয়।
1: এতিয়া মেনোপজৰ সময়ত এতিয়া মানসিক চাপ কেনেকে নিয়ন্ত্ৰণ কৰিব পাৰি, যিখিনি আপুনি অলপ আগতে কৈছিলে মানসিক পৰিৱৰ্তন?
0: মানসিক চাপটোৰ যথেষ্ট কাৰণ হৰমনৰ কাৰণে হয়, আৰু সেই হৰমনৰ কাৰণে হোৱা কাৰণবিলাকৰ ভিতৰত কিছুমান থাকে অনিদ্ৰা। অনিদ্ৰাৰ কাৰণেও মানসিকভাৱে মানুহজনী অলপমান খিংখিঙীয়া স্বভাৱৰ হয়, লগতে হৰমনৰ যোনটো মুড চুইংছ বা হৰমনৰ ইমবেলেঞ্চ, এই বস্তুটো থাকে। আৰু আয়ুৰ্বেদিকত ক'ব গ'লে কি হয়, মনোবাহা শ্ৰোতা বুলি আমি কওঁ, আৰু সেই মনোবাহা শ্ৰোতা দৃষ্টি যোনটো হয় তাতে মানে বাতদোষৰ ইনভলভমেণ্ট হয়। তো সেইটো কাৰণে মানসিক যোনটো
1: পৰিৱৰ্তন,
0: সেই মানসিক পৰিৱৰ্তনবিলাক দেখা দিয়ে, আৰু গোটেইখিনি বা বেছিভাগেই আৰু এই বাতদোষৰ প্ৰিডমিনেণ্ট হয়, যেনেকুৱা খং বা দুখ এইবিলাক বস্তু। আৰু আয়ুৰ্বেদ মতে এইটো ধাতু দৃষ্টি বা এইটো ডিপ্লিশ্যন অফ ধাতু বুলি কোৱা হয়, আৰু আমি তেনেকে ট্ৰিটমেণ্ট কৰোঁতেও মানে সেইটো হিচাপত আমি আগবাঢ়ো,
1: ঔষধ প্ৰদান হয়। এতিয়া ঔষধৰ কথা কওঁতে এতিয়া এটা প্ৰশ্ন আপোনালৈ আগবঢ়াইছোঁ যে মেনোপজত আয়ুৰ্বেদিক চিকিৎসাৰ সুবিধা কেনেধৰণৰ?
0: হয়, মেনোপজৰ চিকিৎসা যেতিয়া আমি কৰিম বা এনেও যেতিয়া আমি এগৰাকী আয়ুৰ্বেদিক চিকিৎসক হিচাপে যেতিয়া আমি এজন ৰোগী আমাৰ শৰীৰ মানে ওচৰত আহে, তেতিয়া আমি সদায় চাওঁ প্ৰকৃতি, চাওঁ মানুহগৰাকীৰ প্ৰকৃতিটো কেনেকুৱা হয়, বা প্ৰকৃতিটো হৈছে জন্মগতভাৱে মানুহগৰাকীৰ তাতে বাত পিত্ত কফ এইকেইটাৰ ভিতৰত কোনটোৰ মানে ডমিনেঞ্চটো বেছি, বা মানুহগৰাকীৰ কেনেকুৱা ধৰণৰ খাদ্যাভ্যাসৰ জৰিয়তে ডাঙৰ হৈছে, সেই বস্তুখিনি চোৱা যায়। লগতে মানুহগৰাকীৰ আমি চাওঁ অগ্নি, চাওঁ অগ্নি মানে এইটো অকল ডাইজেষ্টিভ কেপেবিলিটি নহয় বস্তুটো, মানে গোটেই এনজাইম বা মেটাবলিক প্ৰচেছটো চোৱা হয়, সেই গোটেইখিনি চোৱা হয়। গতিকে দোষ, অগ্নি আৰু মানসিক কণ্ডিশ্যনটো, মানসিক যোনটো হেৰি হয় সেইটো আমি সেইটো সময়ত চাওঁ। গতিকে সেইটো হিচাপত আমি ট্ৰিটমেণ্টটো কৰোঁ, আৰু যিহেতু এই গোটেই বয়সটোৱেই হৈছে এটা বাতপ্ৰধান এটা সময় বা বাতপ্ৰধান লক্ষণবিলাক বেছিকৈ দেখা পোৱা যায়, গতিকে আমি মেইনলি বাতদোষৰ ওপৰত কনচেনট্ৰেট কৰোঁ, তেনেকুৱাকৈ আমি ট্ৰিটমেণ্টটো কৰোঁ।
1: হয়, এতিয়া যিহেতু আমি মহিলা জ্যেষ্ঠ নাগৰিকৰ কথা আমি পাতিছোঁ যিসকলৰ ৰজোনিবৃত্তি হৈ গৈছে আৰু তেওঁলোকে এটা সেই পৰ্যায়টো পাৰ হৈ আহিলে, আৰু এই সময়ত তেওঁলোকৰ কিছুমান সমস্যা দেখা দিয়ে, আপুনি ইতিমধ্যে কৈছে, সেই সমস্যাবিলাকৰ ক্ষেত্ৰত আয়ুৰ্বেদিক পৰামৰ্শ আপুনি কি দিব বিচাৰিব?
0: এতিয়া আয়ুৰ্বেদিক পৰামৰ্শ হিচাপত আমি চাব গ'লে এজনী এগৰাকী মহিলাৰ একদম ৰাতিপুৱাৰ পৰা দিনটো কেনেকৈ আৰম্ভ হ'ব, কেনেকৈ শেষ হ'ব, বা আপোনাৰ ঋতু হিচাপত, ছিজন হিচাপত কেনেকুৱাকৈ আৰম্ভ হ'ব, কি কৰে, সেইটো হিচাপত আমি ঠিক কৰোঁ। গতিকে ৰাতিপুৱা উঠিয়ে যেতিয়া, যিহেতু এইটো বাতপ্ৰধান সমস্যা বুলি কওঁ আমি, তেওঁলোকে মানে ঠাণ্ডা বস্তুবিলাক অলপমান এভইড কৰাটো ভাল। গতিকে ৰাতিপুৱা উঠিয়ে গৰম পানী খাওক, তাৰপিছত আয়ুৰ্বেদত বা যোগাত আমি গুৰুত্ব দিওঁ, গতিকে যোগাসন কৰিব পাৰে। যোগাসনতো তেওঁলোকৰ ক্ষেত্ৰত কি হয়, আমি সকলো ধৰণৰ যোগাসন এডভাইচ কৰিব নোৱাৰোঁ যিহেতু তেওঁলোকৰ
1: হাড়ৰ
0: প্ৰব্লেম থাকে, গতিকে একদম একো কৰিব নোৱাৰিলেও এটলিষ্ট প্ৰাণায়ামটো কৰিব পাৰে বা কৰাটো দৰকাৰ সকলোৱে। প্ৰাণায়াম আৰু সবাসন, তো প্ৰাণায়াম আৰু সবাসন কৰিলেও 40% 50% মানসিক যোনখিনি তেওঁলোকৰ লক্ষণ হয় সেইখিনি তেওঁলোকে মানে ধুনীয়াকৈ সেইখিনি হেৰি কৰিব পাৰে। তাৰপিছতে আহিলে আকৌ শাৰীৰিক, গতিকে এইটো সময়ত আমি ভিটামিন ডি বা কেলছিয়াম য'ত বেছিকৈ থাকে তেনেকুৱা খাদ্য খোৱাটো দৰকাৰী, আৰু আয়ুৰ্বেদিক হাৰ্ব হিচাপত কওঁ অশ্বগন্ধা, শতাৱৰী, য়ষ্টি মধু, এইকেইটা খুব দৰকাৰী আৰু এইটো সময়ত। আৰু লগতে তিলটো খুব ভাল হয়, তিল খাব পাৰে তেওঁলোকে, তাৰপিছতে চফটো ভাল হয়, চফগুটি, তাৰপিছতে আকৌ জিৰা ভাল হয়, শুকাই থোৱা আদাটো ভাল হয় যোনটোৱে অগ্নিটো ইম্প্ৰুভ কৰে, ডাইজেষ্টিভ হেৰিটো ইম্প্ৰুভ কৰে, গতিকে তেনেকুৱা খাদ্যবিলাক খুবেই দৰকাৰী।
1: হয়, ডক্টৰ ভাবিস্মিতা বৰ্মন, আপুনি আজি ৰজোনিবৃত্ত মহিলাসকলৰ বাবে যিখিনি পৰামৰ্শ আগবঢ়ালে আশা কৰিছোঁ আমাৰ জ্যেষ্ঠ মহিলাসকল উপকৃত হ'ব। আৰু আমাৰ পৰিচৰ্যা অনুষ্ঠানটিৰ আজিলৈ সময়ো শেষ হৈ আহিল, আপোনালৈ পুনৰ ধন্যবাদ জনাই এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ইমানপুৰে শ্ৰোতাসকলে পৰিচৰ্যা অনুষ্ঠানত লগ পালে ডাক্তৰ ভাবিস্মিতা বৰ্মন,

প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ তথা জ্যেষ্ঠ গৱেষক কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী। আজিৰ অনুষ্ঠানত মেনোপজ তথা ৰজোনিবৃত্তিৰ পাছৰ শাৰীৰিক সমস্যা আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা এই বিষয়ে কিছু কথা আমি জানিলোঁ। অনুষ্ঠানটিৰ আগধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে মহান মনীষীগৰাকীক। আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে শোণিতপুৰ জিলা ছাত্ৰ সন্থা, অসম সেনা, অসম উন্নতি সভা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা সদস্যসকলে সমাধিস্থলত কলাগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে 17 জুনৰ পৰা 20 জুনলৈকে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপজা দিন আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস মৃত্যুৰ দিনটো লৈ বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। কলাগুৰু স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বান থিয়েটাৰতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত নিশা সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়। তেজপুৰৰ তৰুণ অসম সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কলাগুৰু প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনীৰে শুভাৰম্ভ কৰে সভাপতি ডক্টৰ ভুৱনেশ্বৰ চহৰীয়াই। অনুষ্ঠানটিত সংঘৰ সকলো বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লয়। আনহাতে মাজগাঁও শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানতো কলাগুৰুৰ প্ৰতি বিশেষ শ্ৰদ্ধা নিবেদন কৰা হয়। তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱসৰ দিনটোত ফুকননানী ওজাপালি আৰু দেওধনী নৃত্যৰ প্ৰসিদ্ধ শিল্পী পদ্মশ্ৰী দ্ৰোণ ভূঞাক আনুষ্ঠানিকভাৱে প্ৰদান কৰে বান থিয়েটাৰৰ প্ৰবীণ বৰা সোঁৱৰণী লোকশিল্পী বঁটা। এই বঁটা গ্ৰহণ কৰি বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰেও বিভূষিত নমস্য লোকশিল্পীগৰাকীয়ে মঞ্চতে পৰিৱেশন কৰে ফুকননানী ওজাপালি আৰু পুত্ৰৰ সৈতে ভতিজীৰ দ্বাৰা প্ৰদৰ্শন কৰাই দেওধনী নৃত্য। উল্লেখ্য যে কলাগুৰু স্মৃতি বিজড়িত বান থিয়েটাৰৰ বিগত বৰ্ষৰ দৰে 20 জুনৰ দিনটোত স্মৃতি দিৱসৰ উপলক্ষে সন্ধিয়াৰ ভাগত আয়োজন কৰে গীতে মাতে এক বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান তথা বঁটা প্ৰদান অনুষ্ঠান। পংকজ বৰুৱাই আগবঢ়োৱা অনুষ্ঠানটিৰ আৰম্ভণিতে কলাগুৰু প্ৰতিচ্ছবিত পুষ্পাঞ্জলি যাচে বংকিম শৰ্মাই। এই অনুষ্ঠানত তেজপুৰৰ বিধায়ক তথা কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা, তেজপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ভূপেন শইকীয়া, বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আনহাতে শুকননানী ওজাপালি আৰু দেওধনী নৃত্যৰ শিল্পী পদ্মশ্ৰী দ্ৰোণ ভূঞাক গামোচা স্মাৰক চেলেং বিশেষ বঁটা 20,000 টকাৰ চেক আৰু প্ৰশস্তি পত্ৰৰে বান থিয়েটাৰৰ প্ৰবীণ বৰা সোঁৱৰণী লোকশিল্পী বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই বঁটা গ্ৰহণ কৰি প্ৰসিদ্ধ লোকশিল্পীগৰাকীয়ে নিজৰ অনুভৱ সদৰি কৰি এই বঁটাৰ লগতে পদ্মশ্ৰীকে ধৰি এতিয়ালৈকে যিমান বঁটা বাহন লাভ কৰিছে সেয়া নিজৰ বঁটা নহয় অসমবাসীৰ হে বঁটা বুলি কৈ আমাৰ দেশত ধন সম্পত্তিক নহয় গুণকহে পূজা কৰা হয় বুলি মন্তব্য কৰে। তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰমোদ চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি। যোৱা 17 জুন তাৰিখে তেজপুৰ খৰাতি নিবাসী প্ৰমোদ চন্দ্ৰ শৰ্মাই 95 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। শ্রোতাসকলে ইমান পরে সংবাদভিত্তিক অনুষ্ঠান রেঙনি শুনিলে। অনুষ্ঠানটি যুগুতায় আগবড়ালে পুলক কুমার ডেকায়।

আজি আহাৰ মাহৰ সাত দিন আৰু জুন মাহৰ বাইছ তাৰিখ। শুনক ইতিহাসত আজিৰ দিনটোত ঘটা কেইটিমান বিশেষ ঘটনা। ১৯০৬ চনৰ আজিৰ দিনটোতে ছুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল। ১৯১১ চনৰ আজিৰ দিনটোতে পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল।

আমেরিকান ব্যাপটিস্ট মিশনারি, আমেরিকার ডাকপথা বিরোধক, ভাষাতত্ত্ববিদ, ব্যাকরণবিদ আৰু অনুবাদক নাথান ব্ৰাউনৰ জন্ম হৈছিল 1807 চনৰ আজিৰ দিনটোতে। তেখেতৰ কৰ্মক্ষেত্ৰ আছিল অসম আৰু জাপান। তেখেতে অসমীয়া ভাষা, অসমীয়া ব্যাকৰণ আৰু অসমীয়া লিপিৰ উন্নয়ন আৰু বিকাশৰ বাবে যথেষ্ট অৱদান আগবঢ়াই গৈছে। 1836 চনত অসমলৈ আহি পৰৱৰ্তী সময়ত শিৱসাগৰত অৱস্থান কৰি তেখেতে খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাৰ্তা, খ্ৰীষ্টিয়ান প্ৰাৰ্থনা আদি গ্ৰন্থ প্ৰকাশ কৰিছিল। তেখেতে আমেৰিকান বেপটিষ্ট মিছনেৰীসকলৰ তৰফৰ পৰা 1848 চনত গ্ৰামেটিকেল নটিচেছ অৱ আছামিজ লেংগুৱেজ বুলি প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণ পুথিখন লিখিছিল আৰু প্ৰকাশ কৰিছিল। এইখন পুথিকে পৰৱৰ্তী 1893 চনত পি এইচ মোৰে সামান্য সম্পাদনা কৰি পুনৰ প্ৰকাশ কৰে। অসমীয়া প্ৰথম সংবাদ আলোচনী অৰুণোদয় প্ৰকাশত তেখেতে আগভাগ লৈছিল আৰু কিছুদিন সম্পাদক হিচাপেও কাম কৰিছিল। ইয়াৰ উপৰিও তেখেতে শিৱসাগৰ মিছন প্ৰেছৰ পৰা বিভিন্ন অসমীয়া লেখকৰ কেইবাখনো মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰিছিল। তাৰে ভিতৰত কাশীনাথ ডিজ তামুলী ফুকনৰ আছাম বুৰঞ্জী পুথি, দুই খণ্ডত প্ৰকাশিত বকুল কায়স্থৰ মেথমেটিক্স, চুতীয়া বুৰঞ্জী ইত্যাদি অন্যতম। সেই সময়ত ভুল ধাৰণাৰ বশৱৰ্তী হৈ ব্ৰিটিছ প্ৰশাসনে অসমীয়া ভাষাক বঙালী ভাষাৰ এক উপভাষা বুলি গণ্য কৰি বঙালীক চৰকাৰী ভাষা কৰি লৈছিল। এই ধাৰণা দূৰ কৰাৰ ক্ষেত্ৰত নাথান ব্ৰাউনৰ কৰ্মৰাজীৰ ভূমিকা অসামান্য আছিল। তেখেতৰ সহযোগীসকলৰ ভিতৰত এলিজা ব্ৰাউন, অলিভাৰ কট্টৰ, মাইলছ ব্ৰনছন, এ কে গাৰ্নি ইত্যাদি অন্যতম। তেখেতে 1855 চনত অসম এৰি পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উভতি গৈছিল আৰু 1886 চনৰ 1 জানুৱাৰীত মৃত্যুবৰণ কৰিছিল।

সাহিত্যিক, সমাজনীতিজ্ঞ আৰু সুবক্তা নীলমণি ফুকনৰ জন্ম হৈছিল 1880 চনৰ আজিৰ দিনটোতেই ডিব্ৰুগড়ত। পিতৃ আছিল লম্বোদৰ ফুকন,

আৰু মাতৃ চন্দ্ৰাৱতী ফুকন। 1900 চনত ডিব্ৰুগড় চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কিছুদিন কলকাতাৰ প্ৰেচিডেন্সি কলেজত পঢ়াৰ পাছত গুৱাহাটীলৈ আহিছিল। গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা এফ এ আৰু পাছত কোচবিহাৰৰ ভিক্টৰিয়া কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 1911 চনত ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচনৰ প্ৰধান শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পাছলৈ চাহ খেতি কৰিছিল যদিও সেই ব্যৱসায় ত্যাগ কৰি সাংবাদিকতাত যোগ দিছিল। আলোচনী, নজোন আদি আলোচনী সম্পাদনা কৰাৰ উপৰি বাতৰি আৰু অসমৰ প্ৰথম দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। কিছুদিন ৰাজনীতিৰ লগতো জড়িত হৈছিল। 1921 চনত অসম ব্যৱস্থাপক সভাৰ আৰু 1948 আৰু 1952 চনত অসম বিধানসভাৰ সদস্য হৈছিল। 1944 আৰু 1947 চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ তেখেতে অলংকৃত কৰিছিল। বক্তৃতা দিয়াত অসামান্য পাৰদৰ্শিতাৰ বাবে তেখেতক বাগ্মীবৰ নামেৰে নামাকৰণ কৰা হৈছিল। তেখেত চিৰকুমাৰ আছিল। তেখেতৰ প্ৰকাশিত পুথিসমূহ হৈছিল জ্যোতিকণা, মানসী, অমিত্ৰা, মহাপুৰুষীয়া ধৰ্ম, কীৰ্তনৰ লৱণো, তৰুণ অসম ইত্যাদি। গুৱাহাটী বিশ্ববিদ্যালয়ে ডিলিট উপাধিৰে বিভূষিত কৰা নীলমণি ফুকন 1978 চনৰ 20 জানুৱাৰীত মৃত্যু হৈছিল।

অসমীয়া কথাছবিৰ এগৰাকী পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী বা চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰাৰ জন্ম হৈছিল 1928 চনৰ আজিৰ দিনটোতেই। গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শ্বিলঙৰ ছেইণ্ট এণ্ঠনিজ এণ্ড ছেইণ্ট এডমণ্ডছ কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ পৰিচালনা কৰা দুখন অসমীয়া বোলছবি হ'ল মমতা আৰু ৰতনলাল। তেওঁ চিত্ৰগ্ৰহণ কৰা অসমীয়া বোলছবিসমূহ হৈছে ৰুণুমি, আমাৰ ঘৰ, মমতা, নিমিলা অংক, নৰকাসুৰ, আজলি নবৌ, স্মৃতিৰ পৰহ, সংগ্ৰাম, মইনাজান, লক্ষ্মী, ককাদেউতা, নাতি আৰু হাতী, মাক আৰু মৰম, বৰুৱাৰ সংসাৰ, সেন্দুৰ, ধুমুহা, এণ্টনি মোৰ নাম, ৰঙা পুলিচ, ললিতা, কনকলতা, কেঁচা সোণ, উপজা মাটিৰ উপজা সোণৰ মাটি আৰু বংশধৰ ইত্যাদি।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰে। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেলযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 গৰাকী ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই আজি তৃতীয় দিনৰ বাবে সাক্ষ্য প্ৰদান কৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত হৈ আছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস কাইলৈ তাৰালাংচুত উদযাপন কৰা হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 মিনিটত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো উত্তৰণ।
2: আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিবলৈ লৈছো আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছো আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমি শ্ৰোতাসকলৰ সৈতে চিনাকি কৰিব বিচাৰিছো এগৰাকী উদ্যোগী মহিলা তথা মাফিজা মেকআপ একাডেমীৰ স্বত্বাধিকাৰী মাফিজা খাতুনক। খাতুন, আপোনাক আমাৰ এই অনুষ্ঠানটিত আদৰণি জনাইছো।
3: ধন্যবাদ আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে।
2: প্ৰথমে আপোনাৰ পৰা আপোনাৰ মেকআপ একাডেমীৰ বিষয়ে কিছু কথা জানিব বিচাৰিছো।
3: মোৰ একাডেমীখন 2020ত মই অপেনিং কৰিছিলোঁ আৰু তেজপুৰ আপোনাৰ চিভিল চাৰিআলি কাৰ পাৰ্কিঙৰ অপজিটতে আছে।
2: হয়,
3: লগতে বৰ্তমান এতিয়া মোৰ একাডেমীৰ 28 বেচ চলি আছে আৰু 700+ ষ্টুডেণ্টছ তেওঁলোক মানে পাছ আউট হ'ল।
2: হয় হয়
3: হয়।
2: এই সৌন্দৰ্য চৰ্চা বা মেকআপৰ প্ৰতি মানে এই ক্ষেত্ৰখনলৈ আহিবলৈ মানে কিহে আপোনাক ইনস্পায়াৰ কৰিলে?
3: কিহে তেনেকৈ বিশেষ একো নাই, যিহেতু মই সৰুৰ পৰাই মানে ৰূপসজ্জা কৰি আনক মানে নিজতকৈ বেছি আনক বিৰাট বেছি ভাল পাইছিলোঁ। আৰু এটা কথা মনত ৰাখিছিলোঁ, মানে আমাৰ সমাজত কিছুমান মানুহ আছে, তেওঁলোকে মানে ধৰক কেতিয়াবা কাৰোবাৰ বৰণক লৈ পেলাই, কাৰোবাৰ নাক দীঘল, চুটি ক'লা বগা, এইবোৰ লৈ পেলাই বহুত আমাৰ এনেকুৱা সমাজত বোৱাৰী ছোৱালী আছে, তেওঁলোকে এইবোৰ প্ৰব্লেমত মানে
2: বাহিৰা সৌন্দৰ্যটো
3: গুৰুত্ব দিয়ে। মইতো ভাবো আমাৰ ভিতৰৰ সৌন্দৰ্যটো মেইন সৌন্দৰ্য,
2: সেইটো আসল কথা হয়।
3: মনৰ সৌন্দৰ্য যিটো হয় সেইটো মেইন হয়, তাকে অকণমান আমাৰ ব্ৰাছ এদি বা মেকআপ এদি আৰু অকণমান কনফিডেন্স কৰি দিয়াটো আৰু সেইটোৱে।
2: আপুনি এই একাডেমী মানে স্থাপন কৰাৰ চিন্তা কেনেকৈ কৰিলে? কাৰণ সাধাৰণতে অসমৰ নিচিনা ঠাইত মানুহে এই ব্যৱসায়ৰ প্ৰতি আচলতে খুব কমেই আগ্ৰহী, চাকৰি এটা কৰিব বিচাৰে। আপুনি চাকৰিৰ প্ৰতি আগ্ৰহী?

0: যিহেতু মই কলোৱে সৰুৰ পৰাই মোৰ এইটোৰ প্ৰতি মানে মই আগতে স্কুলত পঢ়ি থাকোঁতেও ক'ব গ'লে মই মানে কালচাৰ লাইনত বিৰাট জড়িত। তো মই আগতে মানে আপোনাৰ স্কুলত নাটক কৰা বা সৰু সুৰাকে এনেই এনেকে ডান্স কৰা
1: হয়,
0: তেতিয়া আমাক যিহেতু লাগিয়ে থাকে এইবোৰ তেনেকুৱা আৰু।
1: তাৰপিছত নিজাববীয়াকৈ আপুনি স্থাপন কৰাৰ কথা ভাবিলে?
0: হয়, মই প্ৰথমে প্ৰশিক্ষণ ললোঁ তেজপুৰতে। তেজপুৰত লোৱাৰ পিছত মোক এনেকুৱা লাগিল, নাই মই অকণমান আন্তৰ্জাতিক বাহিৰৰ ইণ্টাৰনেশ্যনেল ক্লাছ অকণমান ল'ব লাগে বুলি। আৰু আজি 10 বছৰৰ আগতে মই তেজপুৰৰ পৰা গৈ আমাৰ কলিকতা মোৰ দাদাৰ লগত গৈ পেলাই মই তাতে শিকি আহিলোঁ, ইণ্টাৰনেশ্যনেল ক্লাছ লৈ আহিলোঁ। আৰু তাৰপিছত অহাৰ পিছতে ইয়াতে যিহেতু আমি যিকোনো ধৰক এতিয়া যিহেতু আমাৰ এডভান্স টেকনিকবোৰ বেছি ইউজ হয়, আৰু যেতিয়াই মই কলিকতাৰ পৰা আহিলোঁ তাৰপিছত মোক ৰাইজে মৰম দিলে, আঁকোৱালি ল'লে, তেনেকৈ এটা দুটা কাম কৰি কৰি প্ৰথমে মই ফ্ৰীলেঞ্চাৰ আছিলোঁ। মই মেকআপ শিকাৰ পিছত মই ধৰক কাৰোবাৰ বিয়াত মোক বুকিং কৰে, তেনেকৈ যাওঁ কাম কৰোঁ, হয় তেনেকুৱা।
1: এনে কিবা অসুবিধা পাইছিল নেকি আৰম্ভণিতে?
0: নাই নাই, বিশেষ তেনেকুৱা একো অসুবিধা পোৱা নাই।
1: এগৰাকী যিহেতু মহিলা, মহিলা হিচাপে মানে আৰু আমাৰ সমাজ বা পৰিয়ালৰ পৰা তেনেধৰণৰ মানে সহায় লাভ কৰিছিল আপুনি?
0: একদম মা দেউতা দাদা
1: তেওঁলোকে ছাপোর্ট কৰিছে আপোনাক?
0: কৰিছে, হয়, তেনেকে একো অসুবিধা পোৱা নাই।
1: আপুনি এইটো আৰম্ভ কৰোঁতে বেংকৰ পৰা কিবা সহায় লৈছিল নেকি?
0: নাই, এইটো মই ইয়াতে ক'ব বিচাৰোঁ। মই অলপ আগতে আপোনাক ক'লোঁ মই ফ্ৰীলেঞ্চাৰ হিচাপে কৰিছিলোঁ যেতিয়া, সেইখিনি টকাৰে মই মানে এতিয়াও সেইখিনি বস্তু মোৰ ষ্টুডেণ্টছকো কওঁ যে আমি এইটো কৰ্ম মানে বহুত ভাল কৰ্ম হয়, গতিকে আমি যদি ভালকৈ কৰিব পাৰোঁ। মই কিন্তু সঁচা কথা বেংকৰ পৰা একো লোৱা নাই, মোৰ যিখিনি আগতে কৰা মোৰ আছিল সেইখিনি দি পেলাই মই একাডেমীখন অপেনিং কৰিছোঁ।
1: মানে এতিয়া আপুনি যদি ক'ব বিচাৰে সেলফ ডিপেণ্ডেণ্ট মানে স্বাৱলম্বী আপুনি হয়, তাৰমানে আপুনি নিজৰ খৰচ বা নিজৰ জীৱিকাটো আপুনি নিশ্চয় এই একাডেমীৰ জৰিয়তে উলিয়াব পাৰে?
0: হয় পাৰোঁ, আৰু মোৰ বহুত বেছি ভাল লাগে, মোৰ লগতে মোৰ ষ্টুডেণ্টছবোৰেও তেওঁলোকেও মানে বহুত বেছি ধুনীয়াকৈ কাম কৰি
1: আছে। হয়, ষ্টুডেণ্ট বুলি কওঁতে তেওঁলোকক কেনেধৰণে আপোনাৰ তেওঁলোকেও প্ৰশিক্ষণ দিয়ে?
0: হয়, বহুত এনেকুৱা ষ্টুডেণ্টছ আছে মোৰ, আপোনাৰ অৰুণাচল, ঢেকীয়াজুলি, ওৰাং, এইফালে মঙলদৈ, তেওঁলোকে নিজেই ক্লাছ দি আছে তেওঁলোকৰ ষ্টুডেণ্টছক। তো সেইটো মোৰ কাৰণে মানে বহুত বেছি গৌৰৱৰ কথা।
1: আৰু আপোনাৰ একাডেমীত মানে তেনেকুৱা কিমান আছে প্ৰশিক্ষণ দিয়া?
0: প্ৰশিক্ষণ দিয়া বহুত আছে, এতিয়া বহুতে ধৰক ওলাই গৈ কিছু মানে প্ৰফেচনেলিহে মই কৈছোঁ, আৰু তেওঁলোকে কিছুমান এনেকুৱা আছে ধৰক ফাৰ্ষ্ট টাইম তেওঁলোকে নিজৰ ৰুমৰ পৰা দি আছে, 4-5 জনীকে আৰম্ভ কৰিছে, তেনেকুৱা বহুত আছে। আৰু বাকী যিখিনি ওলাই গৈছে তেওঁলোকে ফ্ৰীলেঞ্চাৰ হিচাপে সকলোৱে কাম কৰি আছে, মানে কোনো বহি থাকিবলগীয়া হোৱা নাই।
1: তেওঁলোকক আপোনাৰ অধীনত যিকেইগৰাকী প্ৰশিক্ষণ দিয়ে তেওঁলোকক নিশ্চয় আপুনি দৰমহা বা কেনেকুৱা ধৰণৰ?
0: হয়, আমাৰ এটা মিনিমাম এটা ফিজ থাকে, সেইখিনি আমি চাই লওঁ। আমাৰ এৰিয়াটো ডিপেণ্ড কৰে, আমাৰ ষ্টুডেণ্টে যিমানখিনি পাৰোঁ আমি আমাৰ ৰুম ভাড়াটো বা এনেকুৱা ষ্টাফক দিব পৰাকৈ সেনেকৈ সৰু এমাউণ্ট এটা তেওঁলোকৰ পৰা আমি সেনেকৈ লৈ পেলাই মিলাবলৈ ট্ৰাই কৰোঁ আৰু।
1: আপোনাৰ এই একাডেমীখনত কি কি প্ৰশিক্ষণ দিয়া হয়?
0: আমাৰ আপোনাৰ 3 মান্থৰ যিটো কোৰ্চ হয় তাতে বেচিক টু এডভান্স কোৰ্চ হয়। বহুতৰ ইচ্ছা থাকে কিন্তু আজিলৈকে ব্ৰাছডালো ধৰিব নোৱাৰে বা ধৰা নাই আগতীয়াকৈ। ছোৱালী মানুহ বুলি ক'লেতো লিপষ্টিক কাজল আমাৰ জন্মৰ পৰাই থাকে বুলিয়ে কওঁ, আৰু বাচ্চাৰ পৰাই আমাৰ ভাল লাগে। আমাৰ ইয়াতে আপোনাৰ প্ৰেক্টিকেলটো থাকেই, লগতে আমি থিয়ৰিও দিওঁ যাতে তেওঁলোকে খুব ধুনীয়াকৈ পিছলৈ নিজৰ একাডেমী এখন খুলি তেওঁলোকে তেওঁলোকৰ ষ্টুডেণ্টক থিয়ৰিখিনি দিব পাৰে। আৰু আমাৰ ইয়াতে আপোনাৰ মেকআপ, হেয়াৰ, লগতে আপোনাৰ ড্ৰাপিঙৰ ওপৰত ধ্যান দিয়া হয়। এতিয়া ধৰক আমি কেতিয়াবা নেপালী ব্ৰাইড পাওঁ, কেতিয়াবা বেংগলী ব্ৰাইড পাওঁ, কেতিয়াবা মুছলিম ব্ৰাইড পাওঁ, তেনেকুৱা আমাৰ অলপ ড্ৰাপিংবোৰ বেলেগ বেলেগ হয়, ষ্টাইল কাপোৰৰ ডিজাইনবোৰ অলপ বেলেগ বেলেগ হয়, সেইখিনিৰ ওপৰত। লগতে প্ৰডাক্ট নলেজ, ধৰক আপোনাৰ আমাৰ ল' বাজেটৰ পৰা হাই এণ্ড বাজেটৰলৈকে আমি গোটেইখিনি ব্ৰেণ্ডৰ, আমাৰ বহুত ব্ৰেণ্ডৰ থাকে ন বেলেগ বেলেগ, গোটেইখিনি ব্ৰেণ্ডৰে প্ৰডাক্ট নলেজ তেওঁলোকক দিয়া হয়। লগতে আপোনাৰ হেয়াৰ ষ্টাইলৰ ক্লাছ, কেনেকুৱা ফেচত কেনেকুৱা হেয়াৰষ্টাইল কৰিব লাগিব, কেনেকুৱা মেকআপ কৰিব লাগিব, সেইখিনি গোটেইখিনি শিকোৱা হয়। লগতে মোবাইল ফটোগ্ৰাফী, মাৰ্কেটিং নলেজ, সেইখিনিও দিয়া হয়। কাৰণ আমি কাম শিকাৰ পিছত আমি যদি ক্লায়েণ্টক বুজাব নোৱাৰোঁ তেতিয়া সেইখিনিতো আমাৰ মাইনাছ পইণ্ট থাকে। তো আমি ক্লায়েণ্টক কেনেকৈ কথা পাতিম, ইভেন মই মোৰ যিখিনি এক্সপিৰিয়েঞ্চ 10 বছৰৰ, ফোন আপুনি কল কৰিলে আপোনাৰ বুকিঙৰ কাৰণে যাতে মই কি কি লিখোঁ আপোনাৰ টাইমৰ পৰা, আপোনাৰ ডেট, ৱেডিং ডেট, টাইম, গোটেইখিনি কেনেকৈ লিখিব লাগিব যাতে আমি পাহৰি নাযাওঁ বা মিষ্টেক নহয়, গোটেইখিনি বস্তু আমাৰ ষ্টুডেণ্টছক আমি ধুনীয়াকৈ দি দিওঁ।
1: নিশ্চয় নে অকল মেকআপেই নে আৰু কেনেধৰণৰ কিবা বেলেগ দক্ষতাও শিকোৱা হয় নেকি?
0: হয়, আপোনাৰ মেকআপৰ লগত আমাৰ হেয়াৰ ষ্টাইলৰ ক্লাছ থাকে, মই এইটো ক'বলৈ থাকি গ'ল। ধৰক আপুনি আমি বহুত টাইপৰ ব্ৰাইড পাওঁ, ধৰক শকত ফেচ, ক্ষীণ ফেচ, তেনেকুৱা। তো আমি কেনেকুৱা ফেচৰ লগত কেনেকুৱা হেয়াৰ ষ্টাইল কৰিব লাগে, কেনেকুৱা শকত হ'লে কাপোৰযোৰ টাইটকৈ কেনেকুৱাকৈ পিন্ধাব লাগে, ডিজাইনটো ক্ষীণ দেখা পাব, ক্ষীণ হ'লে কেনেকৈ অকণমান ফুলাকৈ পিন্ধাব লাগে যাতে কইনাগৰাকীক শকত দেখা পায়।

0: সেইখিনি বস্তু গোটেইখিনি
1: সেইখিনিৰো মানে ট্ৰেনিংটো দিয়া হয় আৰু হয় জানো।
0: আৰু ইয়াৰ লগতে আপোনাৰ আমাৰ আমি ছ'চিয়েল মিডিয়া কেনেকৈ আপডেট কৰিব লাগে, বহুতে ধৰক ছ'চিয়েল মিডিয়া চলাব নাজানে, আমি আমাৰ প্ৰফাইলটো ছ'চিয়েল মিডিয়াত আমি এজ এ বিজনেছ একাউণ্ট আমি কেনেকৈ বনাম সেইটো বস্তুত আমি বহুত বেছি ধ্যান দিওঁ। লগতে আমাৰ ফটোগ্ৰাফাৰ ভৱেন মেধি, তেখেতেও আহি পেলাই আমাক ষ্টুডেণ্টছবোৰক কেনেকৈ আমি ফটো এটা লওঁতে বেকগ্ৰাউণ্ড কেনেকুৱা হ'ব লাগে, লাইটৰ ওপৰত নলেজ দিয়া হয়, ফ্ৰেমৰ ওপৰত নলেজ দিয়া হয়, ভিডিঅ' এটাৰ ফ্ৰেম কেনেকুৱা হ'লে ধৰক আমাৰ মানে সেনেকৈ চাই ভাল লাগে সেইখিনি বস্তু আৰু হয়।
1: এনে আপোনাৰ একাডেমিত যিসকলে মানে যুৱক যুৱতীয়ে প্ৰশিক্ষণ লৈছে তেওঁলোকে আত্মনিৰ্ভৰশীল হোৱাত মানে ছেল্ফ ডিপেণ্ডেণ্ট হোৱাত মানে সহায় কৰিছে
0: একদম। আৰু মোৰ বহুত বেছি ভাল লাগে এইটো কথাই যে মই মোৰ লগতে মই শিকাৰ পিছত যাতে মই মোৰ বিদ্যাটো আৰু মানে 100-200 দিব পাৰিছোঁ। আৰু মাজতে মই এনেকৈ এজনী মোৰ ষ্টুডেণ্টে হয়, তাইক ঘৰত যাওঁতে তেখেতৰ দেউতাক নাই, মাকে বহুত বেছি কষ্ট কৰে কাম কৰে, তেওঁলোকৰ ঘৰত বহুত অসুবিধা হৈ আছিলে নিজৰ ঘৰটোৱে তলটো পকা কৰিবলৈ বা বেৰা দিবলৈ। মই যাওঁতে মানে মোৰ মূৰত ধৰি পেলাই আশীৰ্বাদ কৰিছে মাকে যে তোমাৰ কাৰণে আজি মোৰ ছোৱালী ইমানখিনি কৰিব পাৰিছে যে মই আজি কাম কৰিবলগীয়া হোৱা নাই, মই কামটো এৰি দিলোঁ আৰু নিজৰ ঘৰৰ যিখিনি লাগে লাগতিয়াল বস্তু সেইখিনি ল'ব পাৰিছোঁ সেইটো বস্তু।
1: তাৰমানে আপোনাৰ পৰা প্ৰশিক্ষণ লৈ তেওঁ নিজাববীয়াকৈ এতিয়া কাম কৰি আছে নহয় জানো। কিমান দিন লাগে প্ৰশিক্ষণৰ মানে কিমান?
0: আমাৰ আপোনাৰ কোর্স আছে, যিসকল একেবাৰে নতুন হয় তেওঁলোকৰ আমাৰ 3 মান্থৰ কোর্স আছে, বেসিক টু এডভান্স কোর্স। আৰু যিসকলে ধৰক আজি 4-3 বছৰ আগতে শিকা হয়, এতিয়া আপোনাৰ যেনেকে ময়ে বাহিৰত গৈ গৈ আন্তৰ্জাতিক পৰ্যায়ৰ কোর্সবোৰ কৰি থাকো, ইণ্টাৰনেচনেল কোর্সবোৰ, নতুন নতুন টেকনিক আমাৰ বহুত বেছি প্ৰয়োজন হয়, কাৰণ আজিকালি সব ট্ৰেণ্ডত থকা বস্তুৱে বিচাৰে ৰাইজে। গতিকে মই ভাবো মানে তেওঁলোকৰ কাৰণে আমাৰ 7 days, 1 month, 10 days এনেকুৱা সৰু ক্লাছ এটা থাকে, কাৰণ তেওঁলোকে অলৰেডি শিকাই হয় আগতীয়াকে, তেওঁলোকৰ এডভান্স ক্লাছখিনি আমি দি দিওঁ সেইখিনি হয়।
1: এনে বৰ্তমান সময়ত যিটো আমাৰ মেকআপ শিল্পই যিটো কথা পাতি আছোঁ আমি, মানে কেনেকুৱা কৰ্মসংস্থাপনৰ কেনেকুৱা সম্ভাৱনা, মানে অকল এনেকুৱা নে আৰু বেলেগ ক্ষেত্ৰতো যাব পাৰে নেকি?
0: একদম একদম, বিশেষকৈ মহিলাসকলৰ কাৰণে বহুত বেছি ভাল, কাৰণ মই মোৰ ঘৰখনো ধুনীয়াকৈ চলাই আছোঁ, মানে পাৰ্ট টাইম হয় এইটো
1: হয়,
0: গতিকে মানে আমি আমাৰ বাচ্চাকো সময় দিব পাৰোঁ আৰু লগতে মানে কি ক'ম, ইমান এটা ভাল এমাউণ্ট পোৱা যায় এদিন কাম কৰি। আপুনি ধৰি লওক 1 month প্ৰাইভেট জবৰ চেলাৰি পাব আপুনি তেওঁলোকক মোৰ এটাই অনুৰোধ, তেওঁলোকে য'তেই নিশিকক কিয় বহুত একাডেমি আছে, ভাল ভাল একাডেমি আমাৰ অসমতে, তেওঁলোকে অলপ সময় দিব লাগিব খালি। যিকোনো কৰ্ম আমি এটা কৰ্মত অলপ টাইম দিব লাগে, তো সেইখিনি বস্তু তেওঁলোকে ভালকে শিকক আৰু লগতে তেওঁলোকে কাম কৰিব পাৰিব, মোৰ আশা আছে।
1: আৰু আজিকালি নিশ্চয় মানে মেকআপৰ যিটো ট্ৰেণ্ডটো আপুনি কৈছিল বোলে চেঞ্জ হৈছে নহয়, আগৰটো আগৰ দিনৰ মেকআপ ষ্টাইল আজিকালি বেলেগ হৈছে নহয় জানো, আৰু সেইমতে আপোনালোকে নিজকে আপডেট কৰিব লাগিব।
0: হয় হয়, মই নিজেও আপোনাৰ মাহত মানে 2-3 মাহৰ পিছে পিছে মই নিজেও আপডেট ক্লাছবোৰ লওঁ, কাৰণ আমাৰ 12 মাহে ক্লাছ থাকে, ষ্টুডেণ্ট তেতিয়াহে আমাৰ ওচৰত আহিব যেতিয়া আমি নতুন কিবা এটা দেখাম। এতিয়া যেনেকৈ আমাৰ ট্ৰেণ্ডত আছে কোৰিয়ান স্কিন, নিউড মেকআপ, আজিকালি ব্ৰাইডবোৰে একেবাৰে স্কিন টোন বিচাৰে, নিউড মেকআপ বিচাৰে, আৰু মানে সকলোতকৈ টান নিউড মেকআপটো, নিজৰ টোন মিলোৱাটো। মেকআপ সকলোৱে কৰে কিন্তু পটককৈ কিবা এটা লগাই দিলে ফেয়াৰ হৈ যায়, কিন্তু নিউড মেকআপ মিনছ আপোনাৰ স্কিনৰ লগত মিলাকেহে হ'লেহে ভাল লাগে। আৰু প্ৰত্যেক ব্ৰাইডৰ আজিকালি কল এটাই আহে যে মোক নিউড মেকআপ লাগে, মানে তেওঁলোকে আজিকালি নিজৰ বৰণটোতে মানে ভাল পায় আৰু নিজৰ লুকটোত।
1: এতিয়া পাব্লিচিটিৰ কাৰণে আপোনালোকৰ নিজাববীয়াকৈ যিটো আজিকালি ছ'চিয়েল মিডিয়াৰ যুগৰ লগত আমি কথা পাতিছোঁহি, আপোনালোকৰ নিজা পেজ আছে নেকি?
0: হয়, আমাৰ নিজৰ পেজ আছে, মোৰ পেজটোৰ নাম হ'ল মাফিজা মেকআপ একাডেমি, আৰু পেজৰ প্ৰায় বহুতখিনি ষ্টুডেণ্ট আহে কিন্তু দেই, এনেকুৱা ভিডিঅ'বোৰ আমাৰ এৰা হয়, ছ'চিয়েল মিডিয়াৰ যোগেদি মানে বহুতখিনি মই মানে মোৰ হেল্প হৈছে আৰু
1: সহায় কৰিছে আপোনাক নহয় জানো,
0: বহুত বহুত।
1: আৰু কি কেনেধৰণৰ পৰিকল্পনা আছে এই একাডেমিখনক লৈ আপোনাৰ?
0: পৰিকল্পনা মই ভাবো যিহেতু আমাৰ তেজপুৰৰ নিচিনা ঠাইত আমাৰ বহুত ষ্টুডেণ্টছ আছে, বহুতে কাম কৰি আছে, এতিয়া ধৰক কিছুমান ক্লায়েণ্টে আমাক যদিও মাতিব নোৱাৰে, আমাৰ ষ্টুডেণ্টক অকণমান কম বাজেটত লাগে, সকলোৱে কিন্তু কাম কৰি আছে আজিকালি। মেকআপ মানে বিয়া এখন আপোনাৰ ফটোগ্ৰাফাৰ আৰু মেকআপ লাগেই, মানে
1: লাগে
0: হয়, গতিকে এই দুটা বস্তু যিহেতু লাগে, মই ভাবি আছোঁ নতুনকৈ আমি যিহেতু আমাৰ ওচৰত ইমান বাজেট নাথাকে যে আমি ইণ্টাৰনেচনেল ক্লাছ এটা বাহিৰত গৈ পেলাই আমি জইন কৰিম, কাৰণ অহা যোৱা বহুতখিনি এইখিনি এফৰ্ড কৰিব নোৱাৰে বহুতে, তো আমি নিজৰ ঠাইত তেওঁলোকক সেইখিনি সুবিধা দিম বুলি ভাবি আছোঁ, বাহিৰৰ পৰা আন্তৰ্জাতিক পৰ্যায়ৰ আৰ্টিষ্ট মাতি পেলাই তেওঁলোকক এটা ধুনীয়া ক্লাছ কৰাম বুলি আমি ভাবি আছোঁ বহুত সোনকালে।
1: তাৰমানে মেকআপ কৰিয়েই এজন যুৱক বা যুৱতী

0: আত্মনিৰ্ভৰশীল হ'ব পাৰে? মানে আপোনাৰ কথাৰ পৰা হয়তো আমি এটা এনেকুৱা এটা অনুমান কৰিব পাৰিছোঁ,
1: নিশ্চয়
0: চাকৰিমুখী নহৈ এইটোকে আৰু যদি খুব মানে নিষ্ঠা সহকাৰে কৰে নহয় জানো,
1: আৰু বহুতে জানে এইটো কথা, সেইকাৰণে আজিকালি এনেকুৱা হৈছে মোৰ ওচৰত মেট্ৰিক দি পেলাই যিটো আপোনাৰ 2 মান্থছ বা 3 মান্থছ থাকে বা এইচ এছ দিয়াবোৰৰ 2 মান্থছ 3 মান্থছ থাকে, তেওঁলোকে সেই গেপটোতে আহি শিকি আছে। বৰ্তমান এতিয়াও আছে মোৰ মেট্ৰিক দিয়া আৰু হাই ছেকেণ্ডেৰী দিয়া ষ্টুডেণ্টছ, মানে বহুতে গম পাইছে আজিকালি মানে মেকআপৰ পৰা মানে আমি খুব ধুনীয়াকে চলি যাব পাৰোঁ। আৰু
0: এজন কমপ্লিট মানে মেকআপ আৰ্টিষ্ট হ'বলৈ কিমান দিনৰ ট্ৰেইনিংটো লাগে?
1: কমপ্লিট আমাৰ বেসিক টু এডভান্স ক্লাছ 3 মান্থৰ থাকে।
0: 3 মান্থৰ ভিতৰত তাৰমানে তেওঁ সম্পূৰ্ণ গোটেইখিনি শিকিব পাৰে
1: আৰু আমাৰ ইয়াতে এতিয়া বৰ্তমান লক্ষীমপুৰ, ধেমাজি, গুৱাহাটী, মংগলদৈৰ পৰা ষ্টুডেণ্টছ আহিছে, ইয়াতে থাকে, আমি গাৰ্লছ পিজি চাই দিছোঁ আমাৰ একাডেমীৰ কাষতে, তেওঁলোকে থাকি পেলাই ধুনীয়াকে শিকি আছে।
0: আৰু অনুপ্ৰেৰণা বুলি ক'বলৈ গ'লে আপুনি মানে ঘৰখনৰ সকলোৱে আপোনাক অনুপ্ৰেৰণা যোগাইছিল নহয় জানো?
1: সকলোৱে ছাপোৰ্ট কৰিছে, বিশেষকে মোৰ মা, প্ৰথমে মই কওঁ দেউতাই ফাৰ্ষ্ট টাইম মানে যিহেতু মই গাঁৱৰ হয় মানে অহা যোৱাত, মই আজি 10 বছৰ আগত শিকিছিলোঁ, গতিকে মই যিহেতু ছোৱালী হয় গতিকে দেউতাৰ এটা, তেতিয়া মোৰ বিয়া হোৱা নাছিল, দেউতাৰ এটা ভয় আছিল, মান সন্মানৰ কথা আছিল, ছোৱালী অহা যোৱা কৰিব, কেতিয়াবা সন্ধিয়া হৈ যায়, এইটো ক্ষেত্ৰত মানে মোৰ দাদাও মোক বহুত ছাপৰ্ট কৰিছে। কেতিয়াবা যেতিয়া আমি এটা কাম কৰি থাকোঁ শেষ নোহোৱালৈকে, আমিও আহিব নোৱাৰোঁ মেকআপটো শেষ নোহোৱালৈকে, তেতিয়া কিন্তু মোৰ দাদাই অনা নিয়া মোক কৰিছিল মানে।
0: আটাইতকৈ ডাঙৰ কথাটো হৈছে এতিয়া আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ,
1: একদম
0: এতিয়া এনেকুৱা নহয় যে আপোনাৰ মেকআপ একাডেমী তেজপুৰত আছে আৰু বহুত আছে, নিজকে আপুনি কেনেধৰণেৰে মানে সকলোতকৈ ওপৰত থকাটো সকলোৱে বিচাৰে বা বেছি কাম পোৱাটো, গতিকে সেইটোত আপুনি কেনেধৰণে?
1: সেইটো মই এনেকে নহয় যে বেলেগৰ বেয়া কৈ পেলাই মই আগত যাওঁ, মই ষ্টুডেণ্টকো সেইটো শিকাওঁ যে তোমালোকৰ কামেদি তোমালোকে কাম মানে ভাল দেখুৱা, আৰু এইটোৱে কওঁ যে মই আপডেট ক্লাছবোৰ লৈ থাকোঁ, যিটো মানে ধৰক আমাৰ এতিয়া মই ক'লোৱে ছ'চিয়েল মিডিয়া মেইন হয়, যিবোৰ মই ক্লাছ লৈ আহোঁ তাত মই ইণ্টাৰনেশ্যনেল যিবোৰ প্ৰডাক্টছ দেখায়, প্ৰডাক্টছবোৰ মই নিজে কিনো
0: বাইৰে,
1: নহয় নহয় মই অফলাইন, এতিয়া ধৰক আমাৰ মাজতে হিম জালিল বুলি তেখেত ডুবেৰ হয়, তেখেতৰ আপোনাৰ 1 day 2 day ক্লাছ বহুত বেছি এমাউণ্ট, 2 days 50,000 আছিল, সেইটো আমাৰ কলিকতাত আছিল হোটেল তাজত,
0: তাত আপুনি যাই গৈ পেলাই
1: মই যাওঁ হয়, আৰু মোক গেষ্ট হিচাপেও তেওঁলোকে তাতে মাতে, তো সেইখিনি বস্তু যেতিয়া আমি লৈ থাকোঁ মানে আমাৰ ষ্টুডেণ্টছবোৰক, আমাৰ জীয়ৰী বা ছোৱালীবোৰক মানে ছোৱালীসকলক, তেওঁলোকক সদায় মানে যিটো চলি থকা এটা বস্তু মানে ট্ৰেণ্ডিং, সদায় আমি এতিয়া কাপোৰ এযোৰ ল'লেও আমি ইনষ্টাৰ ভিডিঅ' ওলাই দেখাওঁ যে আমাক ট্ৰেণ্ডিং এইটো ডিজাইন লাগে, গতিকে মানে আমি মই মোৰ ষ্টুডেণ্টছকো কওঁ এতিয়া যিটো মই মেকআপ শিকাই আছোঁ তেওঁলোকক, 5 বছৰৰ বা 2 বছৰৰ পিছত কিন্তু বেলেগ হৈ যাব মেকআপটো বা টেকনিকটো অলপ বেলেগ হ'ব, কাৰণ মই যেতিয়া প্ৰথম মেকআপ শিকিছিলোঁ মোৰ গুৰু আজিৰ টেকনিকটোত মোক শিকোৱা নাছিলে, গতিকে মোৰ গুৰুজনে মোক 100% শিকাইছে কিন্তু তেতিয়াৰ এইবোৰ টেকনিক নাছিল, গতিকে আমি মানে মেকআপটো এবাৰ শিকি পেলাই বহিব নালাগে, আমি বছৰে বছৰে আপডেট হৈ থাকিব লাগে, আমাৰ স্কিলটো আপডেট কৰি থাকিব লাগে, তেতিয়া আমি মানে ট্ৰেণ্ডৰ লগত চলি থাকিব পাৰিম।
0: সেইটো মানুহে নতুনত্ব বিচাৰি থাকে,
1: হয় নতুনত্ব
0: মানে কোনোবাই যে এই কইনাজনীৰ নিচিনা নহয় আমাৰ জনী অকণ বেলেগ হ'ব লাগিব, তেনেকুৱা ধৰণৰ ডিমাণ্ড থাকে নিশ্চয়,
1: একদম থাকে। আৰু কেতিয়াবা এনেকুৱা হয় মানে কোনোবা মোৰ চিনাকি বা আশে পাশে থকা মানে এটা এটা ছিগনেচাৰ লুক থাকে সকলোৰে, মোৰ মেকআপ দেখিলে আপুনি গম পাব যে এইটো মাফিজাই কৰিছে, তেনেকুৱা মানে এটা এটা ছিগনেচাৰ লুক থাকিব লাগে যাতে মেকআপটো চালে গম পায়, মানে তেখেতে গম নাপায় যে মই গৈছোঁ বুলি, বাট মেকআপটো যেতিয়া দেখে তেতিয়া গম পাব লাগিব, হয়তো লিপছত বা মানে আইব্ৰত বা আই মেকআপত কিবা এটাতো থাকিব লাগে নিজৰ যে এইটো মোৰ হাততে আছে, সেইটো বস্তু
0: মানে আপোনাৰ একাডেমীত শিকা বুলি গম পায় আৰু তেওঁলোকে,
1: হয় হয় সেইটো
0: বস্তু। এইটো শিল্পত তাৰমানে যিটো আমি কথা পাতি আছো যে কেনেধৰণে আত্মনিৰ্ভৰশীল হ'ব পাৰে, গতিকে আৰু সেইটোৰ বাবে অৰ্থৰ কথাটো আছেই, মানে টকা পইচাৰ কথাটোৱেই মেইন, যে কিমান উপাৰ্জন কৰিব পাৰে মানে এজন মেকআপ আৰ্টিষ্টে, আপুনি এটা মানে ধাৰণা এটা দিব লাগে, আচলতে এটা আইডিয়া দিব লাগে যে কিমানমান হ'ব পাৰে।
1: এতিয়া মই কওঁ ইয়াতে আপোনাৰ সকলোৰে প্ৰাইচবোৰ বেলেগ বেলেগ থাকে,
0: বেলেগ বেলেগ থাকে, হয়
1: ইমানেই কওঁ মই যে এমাহত ভাল অফিচাৰ ৰেংকৰ চেলাৰি এটা পাব আপুনি,
0: খুবেই ভাল কথা আচলতে, আৰু আজিকালি আচলতে খুব জনপ্ৰিয় হৈছে মেকআপ, মানে লাগেই আচলতে,
1: লাগে লাগে মানে কনফিডেন্স ফিল কৰে মানে মেকআপ লৈ ওলালে তেনেকুৱা হৈছে আজিকালি।
0: এইখিনি আৰু এটা কথা মোৰ মনলৈ আহিছে, আপোনালোকে যিহেতু বেছিকৈ ব্ৰাইডেল মেকআপেই কৰি থাকে, কিন্তু মেকআপ আৰ্টিষ্ট বুলি ক'লে সাধাৰণতে আমাৰ চিনেমা, নাটক বা এনেকুৱাবিলাকৰ কথাও আহে, সেইবোৰত আপুনি জড়িত নহয় নেকি?
1: হয়, কিন্তু চিনেমা বা নাটকৰ বহুত কম হয়, কাৰণ আমি ব্ৰাইডেলে বেছিকৈ কৰা হয়, তেজপুৰত তেনেকুৱা ইমান বিশেষ চিনেমা শ্বুটিং বা নাটকৰ তেনেকুৱা একো নহয় যেনেধৰণৰ আপোনাৰ গুৱাহাটী, বম্বে, দিল্লীত হৈ থাকে। ইয়াতে আপোনাৰ কৰা হৈছে মোৰ ফ্ৰেণ্ড, তেওঁলোকৰ গানৰ ভিডিঅ'বোৰ ওলাই ষ্টাৰ্টিঙতো কৰিছোঁ, এতিয়াও কৰি আছোঁ, লগৰ দেৱৰাজ বৰা খুব ধুনীয়া গান গায় তেখেতে,

0: তেখেতৰ বহুতকেইটা গানৰ মই কৰিছোঁ, সোণালী আৰু এনেকে বহুতকেইটা গান আছে, তেখেতৰ কাম ময়ে কৰিছোঁ। লগতে আপোনাৰ ভাওনাৰ মেকআপ বহুত থাকে ইয়াতে আমাৰ, হয় ভাওনাৰ মেকআপবোৰ কৰা হয়, ৰাধা কৃষ্ণ গোপী তেওঁলোকৰ
1: মেকআপ,
0: মানে আমাৰ
1: ৰাসৰ সময়ত,
0: ৰাসৰ সময়তো বহুত মেকআপ আহে,
1: ৰাধাটোৰ মানে কইনাৰ দৰে মেকআপ হৈ যায় আচলতে,
0: হয় বহুত হেভি মেকআপ এটা লাগে, হয় পুৰা ৰাধা মানে আপোনাৰ ব্ৰাইডেলে ধৰক আৰু, হয় তেনেকুৱা হয়।
1: নিশ্চয় খুবেই ভাল এটা মানে বৃত্তি বুলিয়ে কৈছোঁ আচলতে, আৰু আমাৰ এই অনুষ্ঠান শুনি থকা যিসকল যুৱক যুৱতী আছে, কাৰণ যুৱকো জড়িত হ'ব পাৰে নহয় জানো, ইয়াতো কোনো ছোৱালী বুলি কথা নাই,
0: ইমান ধুনীয়া কাম কৰে, ল'ৰা দুজনমান আছে মোৰ তাত, বহুত ধুনীয়া কাম কৰে তেওঁলোকে,
1: হয় হয়
0: ল'ৰাৰ কাম বেছিহে ধুনীয়া ছোৱালীতকে,
1: তাকে সেইটো আমাৰ এই অনুষ্ঠানটো যিসকল মানে যুৱক যুৱতীয়ে শুনি আছে তেওঁলোকে নিশ্চয় যদি স্বাৱলম্বী হ'ব বিচাৰে আচলতে মেকআপ আৰ্টিষ্টৰ জৰিয়তে, গতিকে তেওঁলোকে এই ক্ষেত্ৰত আগবঢ়া উচিত, আৰু যিহেতু এইখিনি কথা আপুনি খুব ধুনীয়াকৈ বুজাই দিছে, গতিকে কেৱল চাকৰিমুখী নহৈ যে এনেধৰণেৰে মানে নিজকে স্বাৱলম্বী কৰিব পাৰি সেই কথাটো আজিৰ এই আমাৰ আলোচনাটোৰ জৰিয়তে মানে প্ৰকাশ পাইছে, আৰু আপুনি এই কথাখিনি আহি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত খুব সুন্দৰভাৱে বুজাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, আৰু আপোনাৰ একাডেমীখনে আৰু অধিক উন্নতি কৰক তাৰো কামনা কৰিছোঁ।
0: ধন্যবাদ।
1: ইমান পৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত তেজপুৰৰ এগৰাকী উদ্যোগী মহিলা তথা মাফিজা মেকআপ একাডেমীৰ স্বত্বাধিকাৰী মাফিজা খাতুনৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: এয়া আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো আধুনিক গীত। প্ৰথমে শুনাবলৈ লৈছো অনিমা চৌধুৰীৰ কণ্ঠৰ এই গীতটি।

0: in FIFA World Cup Argentina to take on Austria in Group J fixture at Arlington tonight. That is all in the news at 9. Good night.
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ অন এআইআৰ এপত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো ৰাজেন গোহাঁইৰ কণ্ঠৰ কেইটিমান গীত। শিল্পীৰ কণ্ঠত প্ৰথমে শুনাবলৈ লৈছো মহানন্দ গগৈৰ ৰচিত এই গীতটি।

জারি। আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ শ্ৰোতাসকলে হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। আজিৰ মূৰ্চনা অনুষ্ঠানৰ প্ৰথমটি বাৰ্তা পঢ়িবলৈ লৈছোঁ। প্ৰতি মূৰ্চনা, আকাশবাণী তেজপুৰ কেন্দ্ৰ, তেজপুৰ। নমস্কাৰ। যোৱা 20 জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱসক সুঁৱৰি তেখেতলৈ প্ৰণাম জনাই ৰাভাদেৱৰ দ্বাৰা ৰচিত যিকোনো এটি গীত শুনাবলৈ অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ আৰু গীতটি তেজপুৰ কেন্দ্ৰৰ পৰিয়াললৈ বুলি আগবঢ়াইছোঁ। ধন্যবাদ। ইতি অজিত কুমাৰ শৰ্মা, তেলিয়া সোণাৰীগাঁও, মিছামৰা, দেৰগাঁও, গোলাঘাট। ধন্যবাদ শ্ৰীযুত অজিত কুমাৰ শৰ্মা। এয়া শুনকচোন আপোনাৰ অনুৰোধৰ গীতটি।

মূৰ্ছনা অনুষ্ঠানলৈ প্ৰেৰণ কৰা এইবাৰৰ বাৰ্তাটি পঢ়ি দিছোঁ। লিখিছে, নমস্কাৰ মূৰ্ছনা, মোৰ নমস্কাৰ গ্ৰহণ কৰিবা। মূৰ্ছনা, তোমাৰ জৰিয়তে নিজৰ পচন্দৰ গীত অনুৰোধ কৰিব পাৰোঁ।

মই অতিকৈ আদৰৰ শ্ৰোতা হয় মূৰ্চনা অনুষ্ঠানৰ। মই আজি শুনিব বিচাৰিছোঁ ৰুমাল এলবামৰ একবিংশ শতিকাৰ জুবিন গাৰ্গৰ কণ্ঠৰ কীৰ্তি। অনুৰোধকাৰী শ্ৰোতা কামৰূপ জিলা বামুণীগাঁও হলংজুলিৰ পৰা বিকাশ ৰাভা, হৰেশ্বৰ ৰাভা আৰু লগতে প্ৰস্তুতি শৰ্মা, অজিত কুমাৰ শৰ্মা, সন্ধ্যাৰাণী, বিমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট আৰু সোণাৰ

শ্রোতাসকলে মূর্ছনা অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ বাৰ্তাটি পঢ়ি দিছোঁ। আমালৈ প্ৰেৰণ কৰিছে জোনাই মেচাকি চাপৰি ৰাম সিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰীয়ে। তেখেতে লিখিছে, নমস্কাৰ মূৰ্ছনা, মই এজন মূৰ্ছনাৰ নিয়মীয়া আগ্ৰহী শ্ৰোতা। মূৰ্ছনা অনুষ্ঠান শুনি আছোঁ। মোক ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে এই গীতটি বজাই দিব বুলি আশাৰে বাট চাই ৰলোঁ। এই গীতটি শুনিব বিচাৰিছোঁ অনাতাঁৰ মৰম পৰিয়ালৰ সৈতে। চন্দ্ৰকান্ত টাইট, সন্ধ্যাৰাণী গগৈ, সোণাৰাম লালুং, ভাইকন মুণ্ডা, অমল বসুমতাৰী, ৰমেশ পাত্ৰ, অজিত কুমাৰ শৰ্মা, বিনোদ গগৈ সকলোলৈ গীতটি উপহাৰ দিলোঁ। ধন্যবাদ। নিশ্চয় শ্ৰীযুত বিমল বসুমতাৰী, এয়া শুনকচোন আপোনাৰ প্ৰিয় গীতটি।

মূৰ্চনা অনুষ্ঠানলৈ প্ৰিয় গীতটিৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে শ্ৰীভূমি জিলাৰ পৰা হিতেন্দ্ৰ দাসে। তেখেতৰ অনুৰোধৰ গীতটি হৈছে তেৰে নাম বোলছবিৰ মন বেছিয়া গীতটি।

মূৰ্চনা অনুষ্ঠানৰ শেষৰ অনুৰোধৰ গীতটিৰ বাবে আমালৈ লিখিছে জামুগুৰিৰ পৰা কল্যাণজ্যোতি শইকীয়াই। তেখেতে শুনিব বিচাৰিছে হিয়া দিয়া নিয়াবুল ছবিৰ নহ'লে পৰিচয় হিয়াৰে গীতটি।

লতা মঙ্গেশকৰৰ কণ্ঠত সেয়া আছিল হিন্দুস্তান কি কসম বোলছবিৰ গীত। শিল্পীৰ কণ্ঠত এবাৰ শুনাবলৈ লৈছোঁ ছফৰ বোলছবিৰ এই গীতটি।

লতা মঙ্গেশকৰৰ কণ্ঠত সেয়া আছিল ৰাজ বোলছবিৰ গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ লোফাৰ বোলছবিৰ এই গীতটি।

লতা মঙ্গেশকৰৰ কণ্ঠৰ ববী বোলছবিৰ গীতটিৰে আজিৰ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি সামৰিছোঁ। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 আৰু সন্ধ্যাৰ নিয়মীয়া অধিৱেশন সন্ধ্যা 5:23। মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগা হাৰ্জ আৰু নিউজ অন AIR এপত। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত খগেশ বে আৰু অংকুৰ ৰামচিয়াৰী, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, ডিউটি ৰুমত অজিত চক্ৰৱৰ্তীৰ সৈতে, প্ৰচাৰণ কক্ষৰ পৰা মই প্ৰিয়ংকা দাসে আজিলৈ বিদায় মাগিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।